নমস্কার, সুপ্রভাত প্রিয় শ্রোতা, এয়া আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুৰ। আজি শুকুরবার, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 18 দিন, 1948 শকাব্দৰ 12 আহাৰ আৰু 2026 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 3 তাৰিখ। এতিয়া সময় পুৱা 5:33 43 সেকেণ্ড গৈছে। সমূহ শ্রোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিবেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ আজিৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সুশান্ত দত্ত, নিয়ন্ত্ৰণ কক্ষত আতিকুর ৰহমান, শেখ আব্দুল্লাহ আহমেদ, বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰেন্সমিটাৰত আছে তিলক চন্দ্ৰ দাস আৰু বিজিৎ শৰ্মা, আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, নিবেদন কৰিছো বন্দনা।

প্ৰথমে এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। আজি সন্ধিয়া যুৱবাণী অনুষ্ঠানৰ শৰীৰ আৰু স্বাস্থ্য শিতানত স্নায়ু শৈল্য চিকিৎসা আৰু ইয়াৰ বিভিন্ন দিশ, এই বিষয়ে ডাক্তৰ অমৃত কুমাৰ শইকীয়াৰ সৈতে স্নেহা পাঠকৰ কথোপকথনৰ দ্বিতীয় খণ্ড। 7:20ৰ ন প্ৰতিভা শিতানত উদীয়মান সত্ৰীয়া নৃত্যশিল্পী ভায়লিনা হাজৰিকাৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ কস্তুৰীমা দাসৰ। 6:15ত শৰৎ চিত্ৰাৰ কণ্ঠত ভজন। 6:20 আৰু নিশা 8:15ত অপৰ্ণা দত্ত ঘোষৰ কণ্ঠৰ লোকগীত। 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। 7:15 আৰু 8:40ত আধুনিক গীতৰ অনুষ্ঠান। 7:50ত নিয়োগ বাতৰি। 9:15ত ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দিনৰ 11:30 বজাত গীতি মালিকাৰ গীত অনুষ্ঠানত শিল্পী সুদক্ষিণা শৰ্মা, দৈলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মা, মৃণাল শৰ্মা, সুদক্ষিণা শৰ্মা, পূৰৱী গগৈ আৰু হৃদয়ানন্দ গোস্বামী। দিনৰ 12:10 বজাৰ পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, বন্দেগী কি গীত অৰ ভজন, সব ৰঙ, তৰানাম আৰু গীতিকা। বিয়লি 3:00 বজাৰ পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 বজাৰ পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন, শিক্ষণ প্ৰশিক্ষণ সংস্থান, ৱিলকিচ ইনাম আৰু সংগীবিন্দৰ কণ্ঠৰ জিকিৰ আৰু মোৰ অনুভৱৰ গীত। নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান, 9:30 বজাত ৰামধেনু, নিশা 10:00 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ওস্তাদ বিছমিল্লা খানৰ চেহনাই বাদন, ৰাগ মালকঞ্জ। এতিয়া আহিছোঁ মহাবাহু শাখাযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। পুৱা 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। দিনৰ 9:30 বজাত পুৱাৰ 9:30 বজাত জীৱনৰ দিশবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট শিক্ষাবিদ, গৱেষক, লেখক ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 5ম খণ্ড। সাক্ষাৎ গ্ৰহণ অৱনী কুমাৰ ভাগৱতীৰ, প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। নিশা 10:00 বজাত ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে আয়োজিত এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিকল্পনা, প্ৰযোজনা আৰু পৰিৱেশন ঋতুপৰ্ণ দাসৰ।

দিনৰ 12:30 বজাত আইদেউৰ বুলনি অনুষ্ঠানত স্বাস্থ্য শিতানত বিষয় ঋতুস্ৰাৱৰ সময়ত ল'ব লগা সাৱধানতা এই বিষয়ে ডাক্তৰ ৰূপশিখা ডক্তৰৰ সৈতে কথা পাতিব ভাস্বতী কলিতাই। সন্ধিয়া 7:20 বজাত আকৌ শুনোৱা হওক। পুৱা 6:30 বজাত গান্ধী প্ৰসংগ, 6:55 বজাত জ্ঞান বিজ্ঞান, দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা, 9:20 বজাত প্ৰভাতী তৰংগ, আগবঢ়াব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, নিবেদন কৰিছোঁ শৰৎ চিত্ৰাৰ কণ্ঠৰ ভজন।

শ্ৰোতাই শৰৎচিত্ৰাৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো অপৰ্ণা দত্ত ঘোষৰ কণ্ঠৰ লোকগীত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে এয়া ডৰিয়ান ছবিৰ পৰা এটি গীত ভূপিন্দৰ আৰু অনুৰাধাৰ কণ্ঠত, গীতৰ কথা সুদৰ্শন ফকীৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে লাইলা মজনু ছবিখনৰ পৰা এটি গীত। গীতত কণ্ঠদান কৰিছে মহম্মদ ৰফি আৰু লতা মংগেশকাৰে, গীতিকাৰ শাহিৰ।

সেয়া আছিল শংকৰ জয়কৃষ্ণণৰ সংগীতেৰে আসলি নকলি ছবিৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ মধুবন অনুষ্ঠানত শ্ৰোতাক এইবাৰ শুনাবলৈ লৈছোঁ গুমৰাহ ছবিৰ পৰা মহেন্দ্ৰ কাপুৰৰ কণ্ঠৰ এটি গীতৰ কথা শাহিৰ লুধিয়ানভী।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো শৈলেন্দ্ৰৰ কথাৰে লতা মংগেশকাৰ আৰু মুকেশৰ কণ্ঠৰ এটি গীত অনাৰী ছবিৰ পৰা।

মধুবন অনুষ্ঠানৰ শেষত আগবঢ়াইছো হসৰত জয়পুৰীৰ কথাৰে লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত ছৰি ছৰি ছবিৰ পৰা।

0: জীৱনৰ ফলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ক্ষন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী।

বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছনায়ে টাকাইছিয়ে পাকিস্তানৰ সীমান্তৰ পৰা চলোৱা সন্ত্ৰাসবাদসহ সকলো ধৰণৰ সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিছে। ভাৰত জাপানে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰিছে। ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি নতুন দিল্লীত ৰাজ্যিক পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। জম্মু কাশ্মীৰৰ পেহেলগাম আৰু ৱালটল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব আৰু স্পেইন আৰু পৰ্তুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছনায়ে টাকাইছিয়ে পাকিস্তানৰ সীমান্তৰ পৰা চলোৱা সন্ত্ৰাসবাদসহ সকলো ধৰণৰ উগ্ৰবাদ আৰু সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিছে। নতুন দিল্লীত কালি অনুষ্ঠিত ভাৰত জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতিত দুয়োগৰাকী নেতাই যোৱা বৰ্ষৰ 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে। তেওঁলোকে লগতে যোৱা 10 নৱেম্বৰত সংঘটিত দিল্লীৰ সন্ত্ৰাসবাদী ঘটনাকো নিন্দা কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে সুচল আৰু সমৃদ্ধিশালী ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সমভাৱাপূৰ্ণ দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়েও উল্লেখ কৰে। ভাৰত জাপান বিশেষ কৌশলগত আৰু গোলকীয় সহযোগিতাৰ অন্যতম ভেটি হিচাপে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰিছে। অৰ্থনৈতিক সুৰক্ষা সহযোগিতা সম্পৰ্কীয় ভাৰত জাপান যুটীয়া ঘোষণা পত্ৰত অৰ্থনৈতিক সুৰক্ষা সহযোগিতা পাৰস্পৰিক বিশ্বাস, উমৈহতীয়া প্ৰমূল্য আৰু পাৰস্পৰিক স্বাৰ্থৰ ওপৰত আধাৰিত বুলি উল্লেখ কৰা হৈছে। দুয়োখন দেশৰ সমৃদ্ধি, সুৰক্ষা আৰু অৰ্থনৈতিক ভৱিষ্যত পৰস্পৰৰ সৈতে গভীৰভাৱে সম্পৃক্ত হৈ আছে বুলি ঘোষণাপত্ৰত প্ৰকাশ কৰা হৈছে। উন্নীত, মুক্ত তথা স্বতন্ত্ৰ ভাৰত প্ৰশান্ত মহাসাগৰ এলেকা আৰু বিকাশৰ বাবে পাৰস্পৰিক তথা সৰ্বাত্মক অগ্ৰগতি বিষয়ক মহাসাগৰ উদ্যমে দুয়োপক্ষক অৰ্থনৈতিক সুৰক্ষা সহযোগিতা সুদৃঢ় কৰাৰ বাবে উৎসাহিত কৰা বুলি ঘোষণাপত্ৰত উল্লেখ কৰা হৈছে। দুয়োপক্ষই ছেমিকণ্ডাক্টৰ, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, তথ্য আৰু যোগাযোগ প্ৰযুক্তি, নিকা শক্তি আৰু ভেষজ খণ্ডত দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰিব। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি নতুন দিল্লীত ৰাজ্যিক পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালা আয়োজন কৰিছে। কৰ্মশালাখনত এখন কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰঞ্জন সিঙে অধ্যক্ষতা কৰিব। পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰফেচাৰ এছ পি সিং বাঘেলেও কৰ্মশালাত ভাগ ল'ব। কৰ্মশালাত ষোড়শ বিত্ত আয়োগৰ গ্ৰাম্য স্থানীয় নিকায় অনুদানৰ সফল ৰূপায়ণৰ বাবে বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে আগবঢ়োৱা নীতি নিৰ্দেশনা সম্পৰ্কে আলোচনা কৰা হ'ব। কৰ্মশালাত নিজস্ব উৎসৰ জৰিয়তে সংগৃহীত ৰাজহ বৃদ্ধি কৰি পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ বিত্তীয় বহনক্ষমতা সুদৃঢ় কৰাৰ বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। কৰ্মশালাখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ শ্ৰেষ্ঠ পদ্ধতি ভগাই লোৱাৰ, ৰূপায়ণৰ প্ৰত্যাহ্বানক লৈ আলোচনা কৰাৰ আৰু বিত্ত আয়োগৰ অনুদানৰ ফলপ্ৰসূ ব্যৱহাৰৰ বাবে ব্যৱহাৰিক ৰণনীতি বিনিময় কৰাৰ বাবে মঞ্চ প্ৰদান কৰিব। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সহযোগিতা সুদৃঢ় কৰা তথা 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ পৰিকল্পনা অনুযায়ী পঞ্চায়তসমূহক উন্নত শাসন, আন্তঃগাঁথনি, ৰাজহুৱা সেৱা আৰু সৰ্বাত্মক গ্ৰাম্য উন্নয়নৰ সবল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে শক্তিশালী পৰিকাঠামো বিকশাই তোলাত কৰ্মশালাখনে সহায় কৰিব বুলি আশা কৰা হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কলকাতাত পশ্চিমবংগ বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ বাবে আয়োজিত দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধন কৰিব। নৱনিৰ্বাচিত বিধায়কসকলক সংসদীয় কাৰ্যপ্ৰণালী, সমিতি ব্যৱস্থা, বিত্তীয় তদাৰকী আৰু ডিজিটেল ব্যৱস্থাৰ দৰে গুৰুত্বপূৰ্ণ দিশসমূহৰ সৈতে অৱগত কৰোৱাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। লোকসভা সচিবালয়ে প্ৰকাশ কৰা অনুসৰি এই অনুষ্ঠানে জনপ্ৰতিনিধি আৰু সংসদীয় বিশেষজ্ঞসকলৰ মাজত অভিজ্ঞতা বিনিময়ৰ এখন উপযুক্ত মঞ্চ প্ৰদান কৰিব। দুদিনীয়া কাৰ্যসূচীত এগৰাকী দক্ষ বিধায়কৰ কৰ্তব্য আৰু আচাৰ আচৰণ সম্পৰ্কীয় কেইবাটাও কাৰিকৰী অধিৱেশন অন্তৰ্ভুক্ত কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। জম্মু কাশ্মীৰৰ পেহেলগাম আৰু ৱালটল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। এই 57 দিনীয়া তীৰ্থযাত্ৰাৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তই পবিত্ৰ অমৰনাথ গুহা দৰ্শন কৰাৰ সম্ভাৱনা আছে।

ভক্তসকলে প্ৰতিবছৰে ভগৱান শিৱৰ আশীষ বিচাৰি প্ৰাকৃতিকভাৱে বৰফেৰে গঠিত শিৱলিংগ দৰ্শনৰ উদ্দেশ্যে প্ৰায় 3,888 মিটাৰ উচ্চতাত অৱস্থিত পবিত্ৰ অমৰনাথ গুহা ভ্ৰমণ কৰে। অহা 28 আগষ্টত ৰাখী বন্ধনৰ দিনা এই যাত্ৰাৰ সামৰণি পৰিব। অমৰনাথ গুহা দৰ্শনৰ বাবে অহা তীৰ্থযাত্ৰীৰ প্ৰথমটো দল কালি কটকটীয়া সুৰক্ষাৰ মাজত অনন্তনাগ জিলাৰ নুনৱান আৰু গান্দেৰবল জিলাৰ ৱালটলস্থিত দ্বৈত মূল শিবিৰত উপস্থিত হয়। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই কালি পুৱা জম্মুৰ ভগৱতী নগৰ যাত্ৰী নিবাসৰ পৰা পতাকা জোকাৰি তীৰ্থযাত্ৰীৰ প্ৰথমটো দলক ৰাওনা কৰিছিল। তীৰ্থযাত্ৰীৰ প্ৰথমটো দলত 4,822 গৰাকী ভক্ত আছে। ইয়াৰ ভিতৰত 2,510 গৰাকীয়ে পেহেলগাম পথেৰে আৰু 2,312 গৰাকীয়ে ৱালটল পথেৰে অমৰনাথ গুহালৈ যাত্ৰা কৰিব। তীৰ্থযাত্ৰীসকলৰ বাবে সুচল আৰু নিৰাপদ যাত্ৰা সুনিশ্চিত কৰাৰ উদ্দেশ্যে দুয়োটা পথতেই পৰ্যাপ্ত সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। দুয়োটা পথত জিৰণি চৰা, খাদ্য বিপণী, স্বাস্থ্যসেৱা আৰু উদ্ধাৰকাৰী দলৰ বাবে প্ৰয়োজনীয় সুবিধাৰ দিহা কৰা হৈছে। ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ এখন কেফেত কালি এটা বোমা বিস্ফোৰণত কমেও 9 জন লোক নিহত হয়। দেশখনৰ গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি ৰাজধানী চহৰখনৰ হিজাজ জিলাত অৱস্থিত ন্যায় প্ৰসাদৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত্বত থকা কেফেখনৰ ভিতৰত বিস্ফোৰক সামগ্ৰী লুকুৱাই ৰখা হৈছিল। এই ঘটনাত আন 20 গৰাকী লোক আহত হোৱা বুলি ছিৰিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। থাইলেণ্ডৰ উত্তৰ পূব প্ৰান্তৰ মুগদাহান প্ৰদেশত কালি পদযাত্ৰাত অংশ লোৱা ধৰ্মগুৰুসকলৰ এটা দলক এজন 11 বছৰীয়া কিশোৰে চলাই অহা এখন বাহনে মহতিয়াই নিয়ে। এই শোকাবহ পথ দুৰ্ঘটনাত 9 গৰাকী বৌদ্ধ ভিক্ষুৱে প্ৰাণ হেৰুৱায়। চৰকাৰী সূত্ৰই জনোৱা মতে মুগদাহান প্ৰদেশৰ মুঠ 35 গৰাকী ধৰ্মগুৰুৱে এই ধৰ্মীয় যাত্ৰাত অংশ লৈছিল। ইয়াৰে 5 গৰাকী ভিক্ষুৰ ধিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন 4 গৰাকীয়ে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দুৰ্ঘটনাত আহত আন 13 গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, যাৰ ভিতৰত 3 গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। স্পেইনে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱা নিশা কেলিফৰ্ণিয়াত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত অষ্ট্ৰিয়াক 3-0 গলত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইনৰ হৈ মিকেল ওয়েৰজাৱালে 36 মিনিটত গ'ল দি দলক 1-0 অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পাছত পেড্ৰো পৰুই 66 মিনিটত দ্বিতীয়টো গ'ল দি দলৰ স্থিতি সুদৃঢ় কৰে। ওয়েৰজাৱালে 89 মিনিটত আৰু এটা গ'ল দি দলৰ জয় নিশ্চিত কৰে। স্পেইন প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰ্টুগালৰ সন্মুখীন হ'ব। পৰ্টুগালে কিছু সময় পূৰ্বে সমাপ্ত হোৱা নকআউট পৰ্যায়ৰ এখন খেলত ক্ৰোৱেছিয়াক 2-1 গলত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। বেলজিয়াম, আমেৰিকাৰ যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড ইতিমধ্যে প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইংলেণ্ডে সোমবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত মেক্সিকোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে সহ আয়োজক আমেৰিকা মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ সন্মুখীন হ'ব। ফ্ৰান্স, নৰৱে, কানাডা, মৰক্কো, ব্ৰাজিল আৰু পেৰাগুৱেও প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। মহিলাৰ টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আয়োজক ইংলেণ্ডে দক্ষিণ আফ্ৰিকাক 40 ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। লণ্ডনৰ কেনিংটন ওভেলত অনুষ্ঠিত কালি দ্বিতীয়খন ছেমিফাইনেল খেলত বিজয়েৰে দলটোৱে খিতাপ দখলৰ অন্তিম যুঁজত অষ্ট্ৰেলিয়াৰ মুখামুখি হোৱাটো নিশ্চিত কৰে। খেলখনত প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ লাভ কৰি ইংলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 169 ৰান সংগ্ৰহ কৰে। নাট ছেভেৰ ব্ৰাণ্টে 47টা বলত 75 ৰান কৰে। প্ৰত্যুত্তৰত 170 ৰানৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই মাত্ৰ 129 ৰানহে কৰিবলৈ সমৰ্থ হয়। অহা দেওবাৰে লণ্ডনৰ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট খেলপথাৰত বিশ্বকাপৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছোনায়ে তাকাইশিয়ে পাকিস্তানৰ সীমান্তৰ পৰা চলোৱা সন্ত্ৰাসবাদসহ সকলো ধৰণৰ সন্ত্ৰাসবাদক স্পষ্টভাৱে গৰিহণা দিছে। ভাৰত জাপানে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰিছে। ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি নতুন দিল্লীত ৰাজ্যিক পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালা আয়োজন কৰা হৈছে। জম্মু কাশ্মীৰৰ পেহেলগাম আৰু ৱালটল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। আৰু স্পেইন আৰু পৰ্টুগালে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বুলি পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া শুনক আধুনিক গীত। আধুনিক গীত অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছোঁ অশোক দেখাৰ কথা আৰু সুৰেৰে ডেউকা এলবামৰ পৰা এটি গীত।

অনুষ্ঠানত এইবাৰ শুনক সুৰৰ অঞ্জলি এলবামৰ পৰা তৰালী শৰ্মাৰ কণ্ঠৰেদি গীত, গীতৰ কথা নলিনীবালা দেৱী।

আধুনিক গীত অনুষ্ঠানত এইবাৰৰ শিল্পী মালবিকা বৰা, গীতৰ কথা বিশ্ববিহাৰী দাস, এলবাম ৰঙাবেলী।

শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো তৰালী শৰ্মা আৰু নিখিলেশ বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ব্ৰজেন ৰায়চৌধুৰী।

সেয়া আছিল কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰেতে গীত। বিজয় দুৱৰাৰ কথাৰে গীতটি শুনিলে শ্ৰোতাই শুনি আছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত এইবাৰৰ শিল্পী ৰাণী হাজৰিকা, গীতৰ গীতিকাৰ ৰাণী হাজৰিকা, সংগীত পলাশ গগৈ।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ

0: কম্পিউটার, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্ছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেশ্যনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ক্ষন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 বজাত নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায় কালি কেন্দ্রীয় রেল তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱৰ সৈতে এখন গুরুত্বপূর্ণ বৈঠকত মিলিত হয়। বৈঠকত অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ কৌশলগত পদক্ষেপ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। ৰেলভৱনত অনুষ্ঠিত বৈঠকৰ সময়ত মুখ্যমন্ত্রী ডঃ শর্মাই অসমৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণৰ বাবে ইতিবাচক সঁহাৰি জনোৱাৰ বাবে কেন্দ্রীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ডঃ শর্মাই কয় যে বৈঠকত দেশত ছেমিকণ্ডাক্টৰ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত অসমৰ ভূমিকা অধিক শক্তিশালী।

0: কৰা আৰু দূৰণিবটীয়া ৰেল যোগাযোগ ব্যৱস্থা সম্প্ৰসাৰণৰ বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ ছেমিকণ্ডাক্টৰ ক্ষেত্ৰখনত অসমে যাতে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে নিজকে সাজু কৰি তুলিব পাৰে তাৰ বাবে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সহযোগিতা বিচাৰে। বৈঠকত ৰাজ্যখনৰ পাহাৰীয়া জিলাসমূহলৈ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত লংকাৰ পৰা উমৰাংচু নতুন ৰেললাইনৰ আন্তঃগাঁথনিৰ লগতে প্ৰস্তাৱিত ভাৰত ভূটান ৰেল প্ৰকল্প সন্দৰ্ভতো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই বৈঠকে অসমৰ দীৰ্ঘম্যাদী ঔদ্যোগিক বিকাশ, আন্তঃগাঁথনি উন্নয়ন আৰু অৰ্থনৈতিক ৰূপান্তৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি নতুন দিল্লীত আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ বিষয়ক লৈ আলোচনা কৰে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল, নাম্বৰ সংৰক্ষিত বনাঞ্চল আৰু দৈয়াং সংৰক্ষিত বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। সীমান্ত অঞ্চলৰ ৰেংমা পানীত থকা চি আৰ পি এফৰ ছাউনীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও বাৰ্তালাপ কৰে। তেওঁ সীমান্ত অঞ্চলৰ উন্নয়নমূলক কাম কাজ, সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনা কৰে। সীমান্তৰ স্থানীয় লোকসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। মন্ত্ৰী শ্ৰীবৰাৰ সৈতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। গোলাঘাট জিলাৰ আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, সৰুপথাৰ সমজিলাৰ আয়ুক্ত, সীমান্ত দণ্ডাধীশ, বন বিভাগৰ বিষয়াৰ লগতে অন্যান্য জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলেও এই পৰিদৰ্শনকালত অংশ লয়। সীমান্ত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী শ্ৰীবৰাই এইদৰে কয়।
1: মাননীয় মুখ্যমন্ত্ৰী ইনষ্ট্ৰাকশ্যন মতে আমি আজিও ইয়ালৈ আহিছোঁ আৰু আমাক এই বিষয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন মহোদয়ে অৱগত কৰি আছে সময়ে সময়ে। আমি গোটেই এৰিয়াতে ঘূৰিলোঁ। যোৱা সময়ছোৱাত যিবিলাক সমস্যাৰ মুখামুখি হৈছে সীমান্তত বসবাস কৰা ৰাইজ, সেই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ। তো আমি সীমান্তত বসবাস কৰা ৰাইজক আশ্বস্ত কৰিব খোজোঁ যে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে চৰকাৰে সদা সতৰ্ক হৈ আছে আৰু আমি সীমান্তত বসবাস কৰা লোকক আহ্বানো জনাইছো যাতে তাত শান্তি বিৰাজ কৰে আৰু ডেভেলপমেণ্টৰ উন্নয়নৰ কাম কাজবোৰ যাতে কৰি থাকে। আৰু এই বিষয়টো আমি আজি যিখিনি পালো এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰিম।
0: ডিব্ৰুগড় জিলা প্ৰশাসনে কালি চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ পাৰত উচ্ছেদ অভিযান চলায় আৰু ডেৰ কিলোমিটাৰ জুৰি থকা অবৈধ বসতিসমূহ উৎখাত কৰে। ডিব্ৰুগড় পূব ৰাজচক্ৰৰ চক্ৰ বিষয়া সমুজ্জ্বল বৰাৰ তত্বাৱধানত চলা এই অভিযানত ডিব্ৰুগড় চহৰ সুৰক্ষা মথাউৰি আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ মাজৰ অংশত অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ দুৱাৰসমূহ উচ্ছেদ কৰা হয়। অভিযানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত চক্ৰ বিষয়াগৰাকীয়ে কয় যে ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰায় ডেৰ কিলোমিটাৰ এলেকা দখলমুক্ত কৰা হৈছে। এই ভূমি মথাউৰি সুৰক্ষা মণ্ডলৰ ভিতৰত পৰে আৰু বান ব্যৱস্থাপনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়া নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ তিনি মাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বন্যপ্ৰাণীসমূহ বানৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়ত নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং আৰু নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই কালি উদ্যানখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে। বানৰ সময়ত বন্যপ্ৰাণীৰ আশ্ৰয়স্থল আৰু আজাহৰ পথসমূহ সুৰক্ষিত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰা, স্থানীয় ৰাইজ আৰু পথচাৰীৰ সুৰক্ষা সুদৃঢ় কৰা সন্দৰ্ভত বিষয়া দুগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁলোকে বৰ্তমানৰ বান পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

অনুষ্ঠানত এইবাৰ শুনক চিমি বৰ্মনৰ কণ্ঠ আৰু কথাৰে নিন্তু পাঠকৰ সুৰ আৰু সংগীতেৰে গীত এলবামৰ পৰা এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱা আঞ্চলিক বাতৰি খাই খাই বাতৰিত আছে। ৰাজ্যৰ বান পৰিস্থিতি উন্নত। ধেমাজি আৰু ডিব্ৰুগড়ৰ 25,000ৰো অধিক লোক এতিয়াও বানৰ কবলত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত 4গৰাকী কেন্দ্ৰীয় মন্ত্ৰী সাক্ষাৎ। ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বিষয় লৈ আলোচনা। 10,00,000 ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। ড্ৰোনৰ সহায়ত বীজ ছটিয়াই চৰ চাপৰি সেউজ কৰাৰ পৰিকল্পনা। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন। আৰু স্পেইন আৰু পৰ্টুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিদ দাস। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে। অৱশ্যে এতিয়াও দুখন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় 25,100গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু 393.44 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা 4টা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও 129গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ, দলং আৰু অন্য আন্তঃগাঁথনিৰো ক্ষতি হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰেলপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ 30টা স্থানক বিপজ্জনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰেল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰেললাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি 50 কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰেল ট্ৰেক নিৰ্মাণৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেণ্ট চাপৰিৰ ৰেল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে RDSO দলে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ

0: গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে কালি নতুন দিল্লীত চাৰিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে সুকীয়া সুকীয়া বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীৰ সাক্ষাৎকালত মন্ত্ৰীকেইগৰাকীৰ সৈতে মীন, দুগ্ধ উৎপাদন আৰু বিমান পৰিবহণ খণ্ডৰ বিকাশৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰাৰ লগতে ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তোলাৰ বিষয়ে আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিশদভাৱে আলোচনা কৰে। বৈঠকত অসমৰ জলসম্পদক সঠিকভাৱে ব্যৱহাৰ কৰি কেনেকৈ ৰাজ্যখনক দেশৰ ভিতৰত অন্যতম মীন উৎপাদন আৰু ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰি সেই বিষয়টোৱে আগস্থান লাভ কৰে। তেওঁলোকে অত্যাধুনিক প্ৰসংস্কৰণ কেন্দ্ৰ নিৰ্মাণ আৰু সুচল বজাৰ সংযোগৰ জৰিয়তে মীনখণ্ডক উদ্যোগৰ ৰূপ দিয়াৰ পৰিকল্পনাক লৈও আলোচনা কৰে। ইয়াৰোপৰি শ্বেত বিপ্লৱক ত্বৰান্বিত কৰিবলৈ দুগ্ধ সমবায়সমূহক শক্তিশালী কৰা, পশু চিকিৎসা সেৱাৰ আধুনিকীকৰণ আৰু টেট্ৰাপেক তথা গাখীৰৰ পাউডাৰ প্ৰস্তুত কৰা কাৰখানা স্থাপনৰ বিষয়লৈও তেওঁলোকে মত বিনিময় কৰে। ইয়াৰ পাছত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুক তেওঁ দেখা কৰে। দুয়োগৰাকী নেতাই শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সাহায্য আৰু সংস্থাপনৰ বিষয়ক লৈ আলোচনা কৰে। অলপতে অসমৰ বান পৰিস্থিতি ব্যক্তিগতভাৱে পৰ্যবেক্ষণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জনাই মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালৰ জীৱিকা পুনৰ নিশ্চিত কৰাৰ বাবে দায়বদ্ধতাৰে কাম কৰি আছে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অসম চৰকাৰে গ্ৰহণ কৰা পূৰ্ব প্ৰস্তুতি আৰু ক্ষীপ্ৰ ব্যৱস্থাপনাৰ প্ৰশংসা কৰে। তেওঁ কয় যে ডঃ শৰ্মাৰ সবল নেতৃত্বত অসমে বিকাশৰ নতুন শিখৰত উপনীত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৰ সৈতেও বৈঠকত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে অসমৰ বিমান যোগাযোগ আৰু পৰিবহণ খণ্ডৰ ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। তেওঁলোকে লগতে অসমক পূব ভাৰতৰ গুৰুত্বপূৰ্ণ বিমান আৰু বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে শিলচৰ, মানস, উমৰাংচু, মাজুলী, ডিফু আৰু চৰাইদেউৰ প্ৰস্তাৱিত ছটা গ্ৰীণফিল্ড বিমান বন্দৰ আৰু হাফলঙত স্থাপন কৰিবলগীয়া হেলিপৰ্টৰ কাম কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। বৈঠকত ৰূপশ্ৰী বিমানবন্দৰৰ সম্প্ৰসাৰণ আৰু এয়াৰবাছৰ সহযোগত অসমত বিমান পৰিবহণ কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰো পৰ্যালোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে উন্নত যোগাযোগ ব্যৱস্থাই ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ আৰু বিকাশৰ দুৱাৰ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে। সন্ধিয়াৰ ভাগলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰেল তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে মিলিত হয়। বৈঠকত অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ কৌশলগত পদক্ষেপ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। ৰেল ভৱনত অনুষ্ঠিত বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণৰ বাবে ইতিবাচক সঁহাৰি জনোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যখনক সেউজ কৰি তোলাৰ বাবে অহা 10 আগষ্টৰ পৰা 10 লাখ ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে বৃক্ষবন্ধু আঁচনিৰ অধীনত ৰাজ্যৰ 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে এই গছপুলিসমূহ চোৱাচিতা কৰাৰ বাবে এগৰাকী জব কাৰ্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব। ফলবাৰী নামৰ আঁচনিৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ থলুৱা বজাৰতেই ফল মূলসমূহ সংৰক্ষণৰ উদ্দেশ্যে বন বিভাগে এই আঁচনি গ্ৰহণ কৰিছে।
1: এই বন সপ্তাহৰ লগতে আমি পৰিকল্পনা কৰি এটা কাম আৰম্ভ কৰিবলৈ বিচাৰিছো যে অহা আগষ্ট মাহৰ 10 তাৰিখৰ পৰা আমি অসমৰ প্ৰায় 10 লাখ ছাত্ৰ ছাত্ৰীক আমি বৃক্ষৰোপণৰ লগত বা সেউজকৰণৰ লগত জড়িত কৰিব বিচাৰিছো। অহা আগষ্ট মাহৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে এই বছৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি 1 কোটি গছ লগাবৰ কাৰণে সিদ্ধান্ত লৈছো আৰু এই 1 কোটি গছ নৱম মানৰ পৰা তাৰ ওপৰৰ যিমান ছাত্ৰ ছাত্ৰী আছে বিভিন্ন হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী কলেজ, ইঞ্জিনিয়াৰিং, মেডিকেল ইত্যাদি কলেজত যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোকে আমি জড়িত কৰিম আৰু 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আমি এগৰাকী ছাত্ৰ ছাত্ৰীয়ে 10 জোপাকৈ গছ লগাব। গতিকে 1 কোটি গছ লগাবৰ কাৰণে আমি পৰিকল্পনা কৰিছো আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই গছপুলি লগোৱা অভিযানত জড়িত হ'ব তেওঁলোকক আমি বৃক্ষ বন্ধু নামেৰে প্ৰমাণ পত্ৰও দিম। আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছো যাতে সেউজকৰণৰ এই আঁচনিকেইখন সফল কৰিব পাৰোঁ।
0: আনহাতে ড্ৰোনৰ সহায়ত 20 চতিয়াই চৰ চাপৰি সেউজ কৰাৰো ৰাজ্য চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। জন্মদিন সেউজ শপত উদ্যান।

0: শিক্ষক আন এখন আঁচনিৰ বিষয়ে সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ তত্বাৱধানত থকা এই উদ্যানত সকলোৱে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সেউজীয়া কৰাত সহায় কৰিব। ৰাজ্যত কালিৰে পৰা জীৱিকা অভিযান ভি ভি জি ৰামজী আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা, তথ্য প্ৰযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজি জিলাত আঁচনিখন শুভাৰম্ভ কৰি কয় যে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন প্ৰদানেৰে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে কামৰ বাবে আবেদন আবণ্টন আৰু মজুৰি প্ৰদান প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক ক্ষীপ্ৰ আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এই আঁচনিখন সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে পৰিচালনা কৰা হ'ব। শ্ৰীপেগুৱে আঁচনিখনৰ অধীনত গ্ৰাম্য আন্তঃগাঁথনি নিৰ্মাণ, জলসুৰক্ষা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰোধ কৰা আৰু জীৱিকাৰ স্থায়ী উৎস সৃষ্টিৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ বাবে 2144 কোটি টকা বিনিয়োগ সাপেক্ষ এই আঁচনিৰ অধীনত জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়তে গড়ে 1 কোটি টকাকৈ লাভ কৰিব। অনুষ্ঠানত চিচিবৰ গাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, ধেমাজি জিলাৰ আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। চিৰাং, কামৰূপ, যোৰহাট, বজালি, শ্ৰীভূমি, চৰাইদেউ আদি জিলাতো কালি আঁচনিখনৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়া নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ 3 মাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল, নাম্বৰ সংৰক্ষিত বনাঞ্চল আৰু দৈয়াং সংৰক্ষিত বনাঞ্চলৰ সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। সীমান্ত অঞ্চলৰ ৰেংমা পানীত থকা চি আৰ পি এফৰ ছাউনীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও বাৰ্তালাপ কৰে। তেওঁ সীমান্ত অঞ্চলৰ উন্নয়নমূলক কাম কাজ, সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনা কৰে। সীমান্তৰ স্থানীয় লোকসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে।
1: মাননীয় মুখ্যমন্ত্রী ইনষ্ট্রাকশন মতে আমি আজিও ইয়ালে আহিছো আৰু আমাক এই বিষয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙরিয়ায় অবগত কৰি আছে সময় সময়। আমি গোটেই এরিয়াতে ঘুরলো, যোৱা সময়ছোৱাত যিবিলাক সমস্যার মুখামুখি হয়েছে সীমান্তত বসবাস করা রাইজ, এই কথাখিনি আমি বিস্তৃতভাবে আলোচনা কৰিছো। তো আমি সীমান্তত বসবাস করা রাইজক আশ্বস্ত কৰিব খুঁজলো যে জনসাধারণের নিরাপত্তা সুনিশ্চিত করার কারণে সরকারে সদা সতর্ক হয়ে আছে আর আমি সীমান্ত বসবাস করা লোক আহ্বানও জানাইছো যাতে তাত শান্তি বিরাজ করে আর ডেভেলপমেন্টের উন্নয়নের কাম কাজব যাতে করে থাকে। আর এই বিষয়টি আমি আজ যেখানে পালো এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্রীকে আমি অবগত করি।
0: নলবাৰীৰ গংগাপুৰত ৰোজ আলী নামৰ এজন যুবকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ছাত্ৰীগৰাকীৰ আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। যোৱা 33 দিন ধৰি ছাত্ৰীগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। উল্লেখযোগ্য যে যোৱা 31 মে'ত ৰোজ আলীৰ আক্ৰমণত ছাত্ৰীগৰাকী গুৰুতৰভাৱে আহত হৈছিল। এই আক্ৰমণত ছাত্ৰীগৰাকীৰ ককায়েক মাধুৰ্য বৰ্মনৰ মৃত্যু হৈছিল। ঘটনাৰ পাছতে আৰক্ষীৰ এনকাউণ্টাৰত আক্ৰমণকাৰী ৰোজ আলী নিহত হৈছিল। স্পেইনে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱা নিশা কেলিফৰ্ণিয়াত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত অষ্ট্ৰিয়াক 3-0 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইন প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰ্টুগালৰ সন্মুখীন হ'ব। পৰ্টুগালে আজি নকআউট পৰ্যায়ৰ এখন খেলত ক্ৰোৱেছিয়াক 2-1 পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
2: জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাহাশীৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাত চলা আলোচনা, বুজাবুজিৰ চুক্তি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লী ভ্ৰমণ আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী সাক্ষাতৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাহাশীৰ ভাৰত ভ্ৰমণৰ বাতৰিটো আমাৰ সমকাকতে ভাৰতত AI ছেমিকণ্ডাক্টৰ প্ৰকল্পত জাপানী বিনিয়োগ চুক্তি আৰু দৈনিক অসমক কাকতে চীনক ৰোধিবলৈ উত্তৰ পূবৰ দৃষ্টি জাপানৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাতৰিটো ইণ্ডিয়া জাপান আনএভিল ইনিচিয়েটিভছ

0: টু বুষ্ট টাইজ শিরোনামেৰে প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু কিঞ্জাৰাপ্পুৰ সৈতে হোৱা বৈঠকৰ সময়ত অসমৰ বিমান সেৱাক লৈ কৰা বিশেষ আলোচনাক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে এই সাক্ষাতৰ উপৰি ড শৰ্মা আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। দুষ্ট চক্ৰই গুৱাহাটীত জাল নোটক লৈ অব্যাহত ৰখা ব্যৱসায় আৰু 100 কোটি টকাৰ জাল নোট চহৰখনলৈ অনাৰ উদ্বেগজনক এটা বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অবৈধ নিৰ্মাণ আৰু বেদখলৰ বিৰুদ্ধে তিনিচুকীয়াত জিলা প্ৰশাসন আৰু পৌৰসভাই চলোৱা অভিযান সম্পৰ্কীয় এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ফুটবল বিশ্বকাপৰ এটা খবৰ, স্মৰণীয় প্ৰত্যাৱৰ্তন ঘটাই শেষ মুহূৰ্তত নাটকীয় জয় বেলজিয়ামৰ, ইতিহাস গঢ়ি বিশ্বকাপৰ প্ৰি কোৱাৰ্টাৰত আমেৰিকা শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি চাওঁ।
1: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 36 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটা পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি উন্নত, ধেমাজিৰ ডিব্ৰুগড়ৰ 25,000ৰো অধিক লোক এতিয়াও বানৰ কবলত। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত 4গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ সাক্ষাৎ, ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বিষয়ক লৈ আলোচনা, 10 লাখ ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণৰ সৈতে জড়িত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, ড্ৰোনৰ সহায়ত বিশ্বতীয়াই চৰ চাপৰি সেউজ কৰাৰ পৰিকল্পনা, সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ অসম নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন আৰু স্পেইন আৰু পৰ্তুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰিত ইমানেই। খন্তেক পাছতে জিলাৰ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। আৰম্ভ কৰিবলৈ লৈছোঁ ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনক অংগীকাৰ ছবিৰ পৰা ভূপেন হাজৰিকা আৰু অঞ্জু দেৱীৰ কণ্ঠৰেদি গীত।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ। সমৰ হাজৰিকাৰ কণ্ঠৰে হেমন্ত দত্তৰ কথাৰে বহাগৰ দুপৰীয়া এলবাম ছবিৰ পৰা এটি গীত।

অনুষ্ঠানত এইবাৰ শুনক মিছন কাশ্মীৰ ছবিৰ পৰা শংকৰ মহাদেৱন, জসপিন্দৰ নাৰুলা, সুনিধি চৌহানৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ৰাহত ইন্দৌৰী।

শ্রোতাসকলে শুনি আছে রূপালী ঢৌ অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৱাসনা এ হাসিনো ছবিখনৰ পৰা এটি গীত কে আৰু শিল্পা ৰাওৰ কণ্ঠত, গীতৰ গীতিকাৰ মজৰু চুলতানপুৰী।

0: শ্রোতাসকলে রূপালী ঢৌ অনুষ্ঠানটি শুনিলে।
1: আলাপ অনুরাগ, আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলক্ষ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতি কপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া সময় 9:45:18 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছো, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপযোগেও শুনিব পাৰিব। প্ৰিয় শ্ৰোতা, আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱকুমাৰ সিং, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন আৰু হৰমোহন বৰ্মন। ট্ৰেন্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন, ধ্ৰুৱজ্যোতি বৰ্মন আৰু মৃগাংক কৃষ্ণাত্ৰেয়, আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এতিয়া আগবঢ়াইছো গীতৰ অনুষ্ঠান গীতিমালিকাৰ গীত। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লোৱা হৈছে সুদক্ষিণা শৰ্মাৰ কণ্ঠৰ এটি গীত, গীতৰ গীতিকাৰ লীলা গগৈ, সুৰ মুকুল বৰুৱা।

শ্রোতাসকলে শুনি আছে গীতিমালিকার গীত অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক তৰুণ শর্মার কথাৰে পূৰবী গগৈৰ কণ্ঠৰ এটি গীত।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ হৃদয়ানন্দ গোস্বামীৰ কণ্ঠৰ এটি গীত, গীতৰ গীতিকাৰ আনিছুজ্জামান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰ 1035 কিলোহাৰ্টজ আৰু ডি আৰ ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। যুৱবাণীৰ মুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত আছো মই পম্পী মালাকাৰ।

যুববাণী অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত জানোচোন হওক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ আৰু কাইলৈৰ যুববাণী। খন্তেক পাছতে অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব বিলকিছ ইনাম আৰু সংগীবিন্দৰ কণ্ঠত জিকিৰ।

শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 6:30। আজিৰ বিষয়ে স্নায়ুশৈল চিকিৎসা আৰু ইয়াৰ বিভিন্ন দিশ। অতিথি হিচাপে উপস্থিত থাকিব ডক্টৰ অমৃত কুমাৰ শইকীয়া, কথা পাতিব স্নেহা পাঠকে। শ্ৰোতা 7:20 শুনিবলৈ পাব ন প্ৰতিভা অনুষ্ঠানটি। আজিৰ অতিথি উদীয়মান সত্ৰীয়া নৃত্যশিল্পী ভায়লিনা হাজৰিকা, আধৰিব কস্তুৰীমা দাসে। মূল অনুভৱৰ গীত প্ৰচাৰৰ সময় 8:05। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এতিয়া জানোচোন আহক কাইলৈ অনুষ্ঠানসূচী সম্পৰ্কে। কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ দিশে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। আগবঢ়োৱা হ'ব এটি অসমীয়া কথিকা। আধুনিক গীত শুনিবলৈ পাব 6:30। যুৱ কৰ্মশালা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:20। 8:05 শুনিবলৈ পাব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আগবঢ়াবলৈ লৈছো নিতৌ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইখনমান হিন্দী ছবিৰ গীতেৰে। প্ৰথমে শুনক দোস্তানা ছবিখনৰ পৰা এই গীতটি।

বিশাল দাদলানীৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছো শংকৰ মহাদেৱন আৰু সুনিধি চৌহানৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে দোস্তানা ছবিখনৰ পৰা শানৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছো বদ্ৰীনাথ কি দুধনীয়া ছবিখনৰ পৰা এই গীতটি।

অরিজিৎ সিঙৰ কণ্ঠত গীতটি শুনিলে প্ৰিয় শ্ৰোতা। এবাৰ শুনাবলৈ লৈছো অখিল সচদেৱা আৰু মনশীল গুজৰালৰ কণ্ঠত এই গীতটি।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো নন্দিনী শ্ৰীকৰৰ কণ্ঠত এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয় অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বি টেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহা নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অফ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহা নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: आवश्यकता वर्तते। भारतीय ऋतु विज्ञान विभागेन गुजरात, कोंकण, गोवा, मध्य महाराष्ट्र, ओडिशा, पश्चिम मध्य प्रदेशेषु श्वः यावत् अतिवृष्टेः रक्त संचेतना प्रसारिता। अनेनैव सह छत्तीसगढ़, पूर्व मध्य प्रदेश, उत्तर प्रदेश, विदर्भ क्षेत्रेषु झंझावातस्य विद्युत प्रपातस्य चापि संभावना प्रकटीकृता। विभागानुसारं श्वः यावत् उत्तर प्रदेश, बिहार, आंध्र प्रदेश, पश्चिम बंगाल, कर्नाटक, जम्मू कश्मीर, लद्दाख, तमिलनाडु, पुदुचेरी, करैक्कल, तेलंगाना, पूर्वोत्तर राज्येषु अपि अत्यधिक वृष्टिः भवितुं शक्या। फीफा विश्व चषके कनाडा देशस्य वैंकूवर नगरे स्विट्जरलैंड देशेन अल्जीरिया देशः 2-0 इत्यंकांतरालेन पराजित्य राउंड ऑफ 16 चक्रे प्रवेशः संप्राप्तः। इतिहासे चतुर्वारं प्रागुपान्त्य चरणे गन्तुं स्विट्जरलैंड दलम् आगामी मंगलवासरे अस्मिन्नेव स्थाने कोलंबिया अथवा घाना देशेन सह स्पर्धिष्यति। अन्यस्मिन् द्वन्द्वे स्पेन देशेन कैलिफोर्नियायाः लॉन्स एलेंजिस क्रीडांगणे राउंड ऑफ 32 चक्रे ऑस्ट्रेलिया दलम 3-0 इत्यनेन पराभूय राउंड ऑफ 16 चक्रे स्वस्थानं सुरक्षितम्। अपरत्र कनाडा देशस्य टोरेंटो नगरे प्रवृत्ते द्वन्द्वे पुर्तगाल देशः अपि क्रोएशिया दलम 2-0 इत्यंकांतरालेन पराजित्य राउंड ऑफ 16 चक्रे प्राप्तवान्। मंगलवासरे डलास नगरे राउंड ऑफ 16 चक्रे पुर्तगाल दलम स्पेन देशं सम्मुखी करिष्यति। इति वार्ताः।
1: বাতৰি পাছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টছ আৰু ডিআৰএফ ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি। আজিৰ বিষয় স্নায়ু শৈল চিকিৎসা আৰু ইয়াৰ বিভিন্ন দিশ। আজি দ্বিতীয়টি খণ্ড প্ৰচাৰ কৰা হ'ব। অতিথি হিচাপে উপস্থিত আছে বিশিষ্ট স্নায়ু শৈল চিকিৎসক ডাক্তৰ অমৃত কুমাৰ শইকীয়া, আধৰিছে স্নেহা পাঠকে।
2: নমস্কাৰ। স্বাস্থ্য বিষয়ক বিশেষ অনুষ্ঠান শৰীৰ আৰু স্বাস্থ্যলৈ আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতাকে মই স্নেহা পাঠকে আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, মগজু আৰু মেৰুদণ্ড সংক্ৰান্তীয় বিভিন্ন ৰোগ সম্পৰ্কে আমি যোৱাটো খণ্ডত কথা পাতিছিলো আৰু এই আলোচনাৰ বাবে আমি সমল ব্যক্তি হিচাপে আমন্ত্ৰণ জনাই আনিছো বিশিষ্ট স্নায়ু শৈল চিকিৎসক ডাক্তৰ অমৃত কুমাৰ শইকীয়াক। আপোনাক অনুষ্ঠানলৈ পুনৰবাৰ স্বাগতম।
3: নমস্কাৰ।
2: আমি ইয়াৰ আগৰটো খণ্ডত স্নায়ুজনিত বিভিন্ন ৰোগৰ কথা আমি পাতিলো আৰু আজিৰ এই খণ্ডটোত আমি দুৰ্ঘটনাজনিত কাৰণত হ'ব পৰা মানুহৰ বিভিন্ন শাৰীৰিক অসুস্থতাৰ কথা আমি পাতিব বিচাৰিছো। কোনো ব্যক্তি দুৰ্ঘটনাত পতিত হ'লে কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু এই ক্ষেত্ৰত মগজু আৰু মেৰুদণ্ড সংক্ৰান্তীয় কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে, এগৰাকী স্নায়ু শৈল চিকিৎসক হিচাপে আপুনি কি ক'ব?
3: প্ৰায় আমাৰ মানুহ দুৰ্ঘটনাগ্ৰস্ত হয় আৰু দুৰ্ঘটনা বুলি ক'লে আমি বুজো যে পথ দুৰ্ঘটনা, কিন্তু আচলতে দুৰ্ঘটনা বুলি ক'লে মানুহ এজন পথ দুৰ্ঘটনাত আক্ৰান্ত হ'ব পাৰে, খেলা ধূলা কৰি থাকোঁতেও আঘাতপ্ৰাপ্ত হ'ব পাৰে বা আপোনাৰ গছৰ অপপা পৰিব পাৰে বা ভায়লেঞ্চৰ কাৰণে হ'ব, কোনোবাই কাৰোবাক মাৰপিট কৰিলে সেইটো কাৰণে হ'ব। প্ৰায়বিলাক বাচ্ছাৰ ক্ষেত্ৰত কি হয়, স্কুলত বা খেলা ধূলা কৰি থাকোঁতে পৰি মেলি বা ক'ৰবাত খুন্দা খাই পেলাই দুখ পাব পাৰে। চ' আমি এইবিলাক দুৰ্ঘটনাজনিত ৰোগ বুলি ক'ব পাৰোঁ। চ' দুৰ্ঘটনাজনিত ৰোগত কি হয়, আমি মগজু আৰু মেৰুদণ্ডৰ ফালৰ পৰা দুটা বস্তুত আমি বহুত গুৰুত্ব দিওঁ। এটা হৈছে আপোনাৰ ব্ৰেইন ইঞ্জুৰি, হেড ইঞ্জুৰি বুলি যিটো কয়, যে মগজুত আঘাতপ্ৰাপ্ত হোৱাটো, আৰু 2 নম্বৰটো হৈছে আপোনাৰ ডিঙি যিডাল ৰাজহাড় চাৰ্ভাইকেল স্পাইন বুলি কওঁ, তাৰ ইঞ্জুৰি হোৱাটো, এই দুটাৰ সম্ভাৱনা আটাইতকৈ বেছিকৈ থাকে। যেতিয়া এজন মানুহ পথ দুৰ্ঘটনাত আঘ্ৰান্ত হয়, আঘ্ৰান্ত হোৱাৰ লগে লগে যদি মানুহজন বেহুচ হৈ যায়, মানে তেওঁ যদি আপোনাৰ কোনো ধৰণৰ হুচ নাথাকে, তেওঁ যিটো আমি আনকনচিয়াছনেছ বুলি কওঁ, অজ্ঞান যদি হৈ যায় আৰু সেইটো যদি 2-3 মিনিটকৈ যদি বেছি সময় থাকে, তেতিয়াহ'লে ধৰা যায় যে মানুহজনত মগজুত আঘাত পোৱাৰ সম্ভাৱনাটো বেছি। যদি দুখ পোৱাৰ পিছত তেওঁ যদি বমি কৰিবলৈ আৰম্ভ কৰে, এবাৰ বা আটাইতকৈ বেছি যদি বমি কৰিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে ধৰা যায় যে মানুহজনৰ মগজুত আঘাত পোৱাৰ সম্ভাৱনাটো বেছি। যদি নাকেৰে যদি তেজ ওলায় বা কাণেৰে যদি তেজ ওলায়, তেতিয়াহ'লে তেখেতক আমি মগজুত আঘাত পাওঁ বুলি ধৰোঁ। কেতিয়াবা কি হয় আপোনাৰ মৃগীৰ ৰোগৰ নিচিনাকৈ লক্ষণ কিছুমান দেখা দিয়ে, হাত ভৰি জোকাৰিব পাৰে,

0: তাতেমতে প্ৰাণ খাই যাব পাৰে, যিটোক আমি এপিলেপ্সি বুলি কওঁ, চিজাৰ বুলি কওঁ, তেনেকুৱা ধৰণৰ যদি উপসৰ্গ দেখা পাইছে তেতিয়াহ'লে সেই ৰোগীজনক মগজুত দুখ পোৱাৰ সম্ভাৱনা থকা বুলি কোৱা যায়। বা এজন মানুহে কৈছে সম্পূৰ্ণ অজ্ঞানেই হৈ থাকিব পাৰে, তেনেকুৱা অৱস্থাকো আমি মগজুত দুখ পোৱাৰ সম্ভাৱনা থকা বুলি কওঁ। চ' এজন মানুহ যদি আঘাতপ্ৰাপ্ত হৈছে, তেওঁ যদি বেহুচ হৈ গৈছে, দুই তিনি মিনিটকৈ যদি বেহুচ হৈছে, তেওঁ যদি বাৰে বাৰে বমি কৰিছে, তেওঁ যদি এপিলেপ্সি নিচিনা যদি তেওঁ উপসৰ্গ দেখা দিছে, নাকেৰে বা কাণেৰে যদি তেজ ওলাইছে, তেতিয়া সেইজন মানুহক মগজুত আঘাত পোৱা বুলি ধৰা যায়। চ' তেনেকুৱা ৰোগীক শীঘ্ৰে চিকিৎসালয়ত নিব লাগে আৰু চিকিৎসা প্ৰদান কৰিব লাগে। আৰু দুই নম্বৰ বস্তুটো হৈছে আপোনাৰ মেৰুদণ্ডত আঘাত পোৱাটো, বিশেষকৈ আমাৰ ডিঙিৰ মেৰুদণ্ডত আঘাত পোৱাটো। ডিঙিৰ যিটো মেৰুদণ্ড আছে, যিটোক আমি চাৰ্ভাইকেল স্পাইন বুলি কওঁ, সেইটো আছে মূৰ আৰু আমাৰ দেহাটোৰ মাজত এখন দলং, তাতে যদি আঘাতপ্ৰাপ্ত হয় তেতিয়া কি হয়, আমাৰ হাত ভৰি পেৰালাইচিছ হৈ যাব পাৰে, হাত আৰু ভৰি দুটা পক্ষাঘাত হৈ সম্পূৰ্ণভাৱে অচল হৈ থাকিব পাৰে। বা কেতিয়াবা কি হয়, আমাৰ উশাহ নিশাহত অসুবিধা হ'ব পাৰে, হাওঁ ফাওঁ কাম নচলিব পাৰে আৰু হৃদপিণ্ড বন্ধ হৈ যাব পাৰে। সেইটো এটা বৰ জটিল অৱস্থা। সেইটো কাৰণে কোনোবা এজন মানুহ যদি ৰোগত আক্ৰান্ত হয়, মানে ৰোগ মানে মই দুৰ্ঘটনাৰ কথা কৈছো, তে আমি সদায় লক্ষ্য কৰোঁ যে তালা আজোৱা কৰি মানুহজনক কেতিয়াও মানে আঁতৰা উলিয়াবলৈ চেষ্টা কৰিব নালাগে। আৰু তেখেতক যেতিয়া আমি স্থানান্তৰিত কৰোঁ এটাৰ পৰা জেগালৈ আনজনলৈ দিওঁ, আমি সদায় লক্ষ্য কৰোঁ যে আমাৰ ডিঙিটো যাতে চিধা হৈ থাকে, ডিঙিটো মানে স্থিৰ কৰি ৰাখিব লাগে, লৰচ কৰিব দিব নালাগে। কাৰণ ডিঙিত থকা মেৰুদণ্ডডাল যদি আঘাতপ্ৰাপ্ত বেছিকৈ হয় তেতিয়াহ'লে তেওঁক হাত ভৰি পেৰালাইচিছ হোৱাৰ সম্ভাৱনা থাকে, বা নহ'লে উশাহ নিশাহ বন্ধ হৈ যোৱাৰ সম্ভাৱনা থাকে। আৰু যিমান পাৰে সিমান সোনকালে চিকিৎসালয়ৰ ওচৰত নিব লাগে, যাতে তেওঁ পৰীক্ষা নিৰীক্ষা কৰি আমি গম পাব লাগিব যে ডিঙিত দুখ পোৱা নাই বা মূৰত আঘাত পোৱা নাই। আৰু যদি মূৰত আঘাত পাইছে বা যদি ডিঙিত দুখ পাইছে, তেতিয়াহ'লে আমি যথাযথ আমি চিকিৎসা কৰিব লাগিব। আৰু এটা কথা লক্ষ্য কৰিব লাগিব, যিটোক আমি লুচিড ইণ্টাৰভেল বুলি কওঁ, মানে কেতিয়াবা কি হয়, এজন মানুহ যেতিয়া আঘাতপ্ৰাপ্ত হয় একো অসুবিধা নহয়, ধুনীয়াকৈ কথা চথা পাতি থাকে, ভাল ভালেই থাকে, কিন্তু অলপ দেৰি পিছত চানেলি তেওঁ আকৌ বেহুচ হৈ যায়, অজ্ঞান হৈ যায়, তেতিয়াহ'লে সেইটোক আমি লুচিড ইণ্টাৰভেল বুলি কওঁ। সেইটো এটা বৰ জটিল অৱস্থা, তেনেকুৱা মানুহৰ মগজুৰ ৰক্তক্ষৰণ হৈ পেলাই হঠাতে মগজুৰ ভিতৰত চাপ এটা পৰে, মানুহজন মৃত্যুমুখত পৰিব পাৰে। কিন্তু সেই কেতিয়াবা কি হয়, দুখ পোৱাৰ পিছত মানুহজনে ক'ব মইতো ঠিকেই আছো, মোৰ একো অসুবিধা হোৱা নাই, মই ঘৰলৈ যাব পাৰিম, খোজকাঢ়ি পেলাই ঘৰলৈ গুচিও যায়, ৰাতি ঘৰত গৈ শুই থাকে আৰু পিছদিনাখন ৰাতিপুৱা তেওঁ এজন মৃতপ্ৰায় অৱস্থাত থাকে বা মৃত্যু হয়, ভিতৰি হৈ থাকে। কাৰণে সেইকাৰণে যিকোনো এজন মানুহৰ যদি আঘাত হয় পায়, তেতিয়া আমি ধৰিব লাগিব যে তেখেতৰ আঘাতটো সদায় বেছি আৰু তেখেত সদায় চিকিৎসকৰ ওচৰত নিব লাগে, নহ'লে আমি সেই মানুহজনক মৃত্যুৰ মুখৰ পৰা বচাব নোৱাৰিম।
1: আৰু এই ক্ষেত্ৰত দুৰ্ঘটনা সংঘটিত হোৱা ঠাইত যিগৰাকী ব্যক্তি দুৰ্ঘটনাত পতিত হৈছে, তেওঁৰ লগত যিসকল ব্যক্তি উপস্থিত থাকে তেওঁলোকৰ দায়িত্ব বেছি
0: হয়, তেওঁলোকৰ দায়িত্ব বেছি। আৰু আমাৰ মানে কি হৈছে, আজি কিছু বছৰ আগলৈকে এটা ডাঙৰ সমস্যা হৈছিলে, ৰাস্তাত যদি কোনোবাজন মানুহ পৰি থাকে তেতিয়াহ'লে কেতিয়াও মানে চিকিৎসালয় লৈ যাবলৈ নাযায়, তাৰ মানে ভয় কৰে, কাৰণ পুলিচে দিগদাৰ দিব। কিন্তু আমাৰ ভাৰতবৰ্ষত কি হৈছে, আমাৰ সৰ্বোচ্চ ন্যায়ালয়ে এটা কৈছে যে পথ দুৰ্ঘটনা যদি কোনোবা যদি আঘাতপ্ৰাপ্ত হয় আৰু সেই মানুহজনক যদি চিকিৎসালয় যদি কোনোবা লৈ যায়, তেওঁ কোনো প্ৰশাসনৰ ফালৰ পৰা বা পুলিচৰ ফালৰ পৰা কেতিয়াও অসুবিধা নহয়, সেইকাৰণে মানুহে কেতিয়াও চিন্তা কৰিব নালাগে। কোনোবা যদি পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে, আপুনি এটলিষ্ট এজন এখন এম্বুলেঞ্চ মাতি দিয়ক বা তেখেতক অকণমান হস্পিটেল নিয়াৰ ব্যৱস্থা কৰক। আৰু কেতিয়াও বেছি মানে সময় নষ্ট কৰিব নালাগে, যে পুলিচৰ ক্ষেত্ৰতো কৈছোঁ, যদি তেখেতৰ প্ৰশাসনিক কাম কাজৰ কাৰণে বা ৰেড টেপৰ কাৰণে এজন মানুহ ৰাস্তাত বেছি সময় পৰি থাকিব দিব নালাগে, শীঘ্ৰে চিকিৎসালয়লৈ লৈ যাব লাগে। আৰু কেতিয়াও মানে তেখেতক মুখত পানী নিদিব, মানুহ এটা ব্যৱস্থা যে কি ক'ৰবাত দুখ পালে পানী খাব দিয়ে, মানে পানী খাবলৈ নিদিব, কাৰণ পানী খালে কি হ'ব, কেতিয়াবা কি হৈছে ব্লিডিং হৈ থাকিব পাৰে মুখৰ ভিতৰত, তেওঁ চাহ নলীডাল লৈ মানে কি পানী লৈ খাদ্য নলীত নগৈ চাহ নলীত গুচি যাব পাৰে, গতিকে মানুহজনৰ অসুবিধা হ'ব পাৰে, কিন্তু পানী খাব দিব নালাগে, চিকিৎসালয় নিয়ালৈ ব্যৱস্থা কৰিব লাগে। যদি কাৰোবাৰ যদি ব্লিডিং হৈ আছে ভয় কৰিব নালাগে, সেই ব্লিডিং হৈ থকা জেগাখনত য'ত আপোনাৰ ৰক্তক্ষৰণ হৈ আছে হাত বা ভৰি, তেতিয়াহ'লে তাতে যেনে কাপোৰে যদি বান্ধিও দিয়ে তেতিয়াহ'লে হস্পিটেল গৈ পোৱালৈকে বন্ধ হৈ থাকিব, তেনেকুৱা কৰিব লাগে। আৰু সদায় লক্ষ্য কৰিব লাগে যে এজন মানুহ যদি আমি হস্পিটেলৰ বা বেলেগলৈ যদি স্থানান্তৰ কৰিছোঁ, সেইটো সময়ত আমাৰ ডিঙিটো যাতে চিধা হৈ থাকে, যাতে তেৰা পেকা কৰা নাযায়, কাৰণ সেইটো চিধা কৰি ৰাখিলে, স্থিৰ কৰি ৰাখিলেহে মানুহজনৰ আৰু ডিঙিৰ পৰা ইঞ্জুৰিৰ পৰা আপুনি আৰু অসুবিধা হোৱাৰ সম্ভাৱনাটো কম থাকে। যদি আপোনাৰ তেৰা বেকা কৰে তেতিয়াহ'লে মোচৰ খাই মানে আৰু অসুবিধা হোৱাৰ সম্ভাৱনা
1: বেছিকৈ
0: থাকে।
1: গতিকে দুৰ্ঘটনা যেতিয়া সংঘটিত হয় তেতিয়া যিসকল ব্যক্তি আছে, প্ৰশাসন হওক, পুলিচ হওক বা স্থানীয় লোক, তেওঁলোকে এই ক্ষেত্ৰত এই কথাবোৰ মন কৰিব লাগে।
0: আৰু এইটো সময়ত মই আৰু এটা কথা ক'ব বিচাৰিম, সেইটো হৈছে মেৰুদণ্ডত যে আঘাত পাইছে এইটো আমি কেনেকৈ কৰিব,
1: হয় কেনেকৈ,
0: কাৰণ আমি আলোচনা কৰিলোঁ যে মগজুত ৰক্তক্ষৰণ হৈছে নেকি বা মগজুত দুখ পাইছে নেকি।

0: সেইটো আমি গম পালোঁ। কিন্তু আমি মেৰুদণ্ডত আঘাত পাইছে নেকি সেইটো কেনেকৈ গম পাওঁ? যদি মানুহজনৰ যদি ডিঙিত বিষ হৈছে বা ডিঙিটো যদি লৰচ কৰিবৰ কাৰণে অসুবিধা পাইছে বিষৰ কাৰণে, বা তেওঁ যদি হাত বা ভৰি যদি অচল হৈ গৈছে অসুবিধা হৈছে লৰচ কৰিব পৰা নাই পেলিছ নিচিনা, সেইটো বুজাইছে যে তেখেত মেৰুদণ্ডত আঘাত পাইছে ডিঙি মেৰুদণ্ডত। আৰু তেনেকুৱা ৰোগৰ ক্ষেত্ৰত মানে ডিঙিটো বচোৱাটো স্থিৰভাৱে ৰখাটো আটাইতকৈ দৰকাৰী কথা। তেওঁ লক্ষ্য কৰিব লাগিব যে তেখেতৰ ডিঙি বিষ হৈছে নেকি, ডিঙিটো যদি লৰচ কৰিলে বিষাইছে নেকি, বা হাত ভৰিত অচল হৈ গৈছে নেকি। যদি এইখিনি অসুবিধা হৈছে তেতিয়াহ'লে মেৰুদণ্ডত আঘাত পাইছে বুলি ধৰা যায়।
1: আমি এতিয়া অন্য এটা বিষয়লৈ আহিছো, স্বাস্থ্য সংক্ৰান্তীয় কোনবোৰ লক্ষণ শৰীৰত দেখা দিলে আমি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত? এগৰাকী স্নায়ু শল্য চিকিৎসক হিচাপে আপুনি কি ক'ব?
0: হয়, এই প্ৰশ্নটো উত্তৰ দিব গ'লে মই এটা কথা কম যে আমাৰ গোটেই দেহাটো নিয়ন্ত্ৰণ কৰিছে আমাৰ মগজটোৱে। চ' মগজু যদি কাৰোবাৰ ৰোগত যদি আক্ৰান্ত হয় তেতিয়াহ'লে যিকোনো ধৰণৰে আপোনাৰ উপসৰ্গ দেখা দিব পাৰে। যে এনেকুৱা ক'ব নোৱাৰি যে এইটো বেমাৰ লক্ষণ হ'লে মানে মগজু হৈছে, কিন্তু কিছুমান বস্তু আছে যিটো আমাৰ মগজুৰ বেমাৰৰ লগত বা ৰোগৰ লগত সম্পৰ্ক আছে। অলপ দেৰি আগতে আমি আলোচনা কৰিছোঁ মূৰৰ বিষৰ বিষয়ে, যে মূৰৰ বিষয়ে হওঁতে কৈছিলোঁ যে এজন মানুহৰ যদি মূৰৰ বিষ হৈছে আৰু মূৰৰ বিষটো লগত যদি তেওঁ কি হৈছে ৰাতিপুৱা শুই উঠি মূৰৰ বিষ হয়, মূৰৰ বিষ হোৱাৰ লগে লগে তেওঁ বমি বমি ভাৱ আহে আৰু চকুৱে ধোঁৱা কোৱা দেখে বা দুটা দুটা দেখে, এনেকুৱা যদি লক্ষণ হৈছে তেতিয়াহ'লে ধৰা যায় যে মগজুৰ অসুবিধা আছে, মগজুত বেমাৰ হৈছে। ঠিক সেইবিলাক লক্ষণ থাকিলে মানুহে কেতিয়াও মানে ৰৈ থাকিব নালাগে, চিকিৎসকৰ ওচৰত যাব লাগে। আৰু কি হয়, এটা এপিলেপ্সি বুলি যিটো কৈছোঁ, চিজাৰ মিৰ্গী বেমাৰী যিটো কৈছোঁ, এইজুলি কি হয় বিশ বছৰ বয়সলৈকে যদি কোনোবা এজন মানুহৰ যদি মিৰ্গী হৈছে বা সৰুতে যদি হৈছে তেতিয়াহ'লে প্ৰায় মগজুত কোনো ধৰণৰ আপোনাৰ অসুবিধা দেখা পোৱা নাযায়, যিটো মানে চিটি স্কেন বা এম আৰ আই কৰিলে এনেকুৱা ধৰণৰ কোনো নাথাকে যিটো কাৰণে অস্ত্ৰোপচাৰ দৰকাৰ হয়। কিন্তু যদি আপুনি এজন মানুহ বিশ বছৰতকৈ যদি ওপৰ বয়সৰ মানুহ এজন যদি জীৱনত প্ৰথমবাৰৰ কাৰণে মিৰ্গী বেমাৰ যদি হৈছে তেতিয়াহ'লে সেইটো আমি ছিৰিয়াছলি ল'ব লাগে। কাৰণ সেই বস্তুটোৰ ক্ষেত্ৰত দেখা গৈছে যদি আমি চিটি স্কেন বা যদি আমি এম আৰ আই বা তেনেকুৱা ইমেজিং যদি কৰোঁ যে মগজুত কিছুমান বিকাৰ থাকে যিবিলাকত আপোনাৰ অস্ত্ৰোপচাৰৰ দৰকাৰ হয় বা দীঘলীয়া দিন দৰৱ খাবলগীয়া হয়। চ' সেইটো বস্তুত আমি সদায় লক্ষ্য কৰিব লাগে। আৰু মগজটোৱে যিহেতু আমাৰ শৰীৰৰ যিকোনো অংগকে নিয়ন্ত্ৰণ কৰে, চ' কেতিয়াবা কি হয় মানুহ এজনৰ হঠাতে মুখখন বেঁকা হ'ব পাৰে বা গেজুৱেলি আজি লাহে লাহে আজি কিছু দিনৰ পৰা দেখিছে যে মুখখন বেঁকা হৈ গৈছে, কথা কওঁতে লেবা লেবা হৈছে, স্লাৰিং অফ স্পিচ হৈছে, লেবাইছে কথা কওঁতে, কথা ক'ব পৰা নাই, বা এখন হাতটো দুৰ্বল হৈছে, তেওঁ মানে ধৰি লওক ভাত খাব খুজিছে, ভাতখিনি ভালকৈ সানিব নোৱাৰে বা মুখলৈ আনিব নোৱাৰে, তেনেকুৱা যদি হৈছে চাৰ্টৰ বুটামবিলাক মাৰিব পৰা নাই, মাৰিব সময়ত দিগদাৰ হৈছে, কেতিয়াবা কি হৈছে ওপৰৰ বুটামটো তলৰ বুটামটো খেলিমেলি হৈছে, বা কেতিয়াবা বুটামকেইটাই মাৰিব নোৱাৰে, তেওঁ যদি হাতেৰে লিখিব নোৱাৰে তেনেকুৱা যদি হৈছে তেতিয়া সেইবিলাক লগাইছে স্নায়ু ৰোগৰ বা মগজু ৰোগৰ লক্ষণ হ'ব পাৰে। কিছুমান মানুহৰ ক্ষেত্ৰত দেখা যায় যে খুব জোৰকৈ পেচাব লাগিছে, পেচাবটো ধৰি ৰাখিব নোৱাৰে, বাথৰুম গৈ পোৱাৰ আগতে মানে লৰালৰি হৈ যায়, কাপোৰ কানি ওলাই যায়। চ' এইটো এটা মানে স্নায়ু মেৰুদণ্ডৰ লক্ষণ হ'ব বা মগজুৰ ৰোগৰ লক্ষণ হ'ব পাৰে। ত' এইবিলাক যদি লক্ষণ থাকে, কিছুমান মানুহৰ দেখা যায় কঁকালৰ বিষ হৈছে, কঁকালৰ বিষ প্ৰায়ে হৈ থাকে, কিন্তু যদি কঁকালৰ বিষ যদি হৈছে সেই কঁকালৰ বিষটো যদি ৰাতি ৰাতি হয়, তেওঁ মানে ৰাতি শুব নাই কঁকালৰ বিষ হয় সেইটো যদি হৈছে, বা কঁকালৰ বিষটো কঁকালতে নহয় সেইটো আপোনাৰ আঁঠুলৈকে বা গেৰুৱালৈকে বা ভৰিৰ আঙুলিলৈকে যদি বিষটো নামি গৈছে, তেওঁ যদি কাম কাজ কৰিব নোৱাৰা হৈছে, ইফাল সিফাল কৰিবলৈ অসুবিধা হয়, বেছি সময়ত থিয় হৈ থাকিব নোৱাৰে, তিনি চাৰি মিনিটকৈ থিয় হ'লেও যদি বিষটো যদি অত্যন্ত বাঢ়িবলৈ আৰম্ভ কৰে ভৰিৰ বিষ আৰু কঁকালৰ বিষটো, বা কেতিয়াবা কি হয় আপোনাৰ খোজকাঢ়িব নোৱাৰে, অলপ দূৰ খোজকঢ়াৰ পিছতে ভৰিকেইটা ফনিয়াই থাকে, কঁকালৰ বিষ হয় আৰু ভৰিকেইটা ফনিয়াই থাকে, তেনেকুৱা যদি লক্ষণ দেখা পাইছে সেইবিলাক হৈছে আপোনাৰ স্নায়ু ৰোগৰ লক্ষণ। কিছুমানৰ ক্ষেত্ৰত কি হৈছে পেচাব কৰিব যায়, পেচাবটো জোৰ দিলেও ওলাই নাহে, অকণমান সময় জোৰ দিয়াৰ পিছতহে পেচাবটো হয়, বা আকৌ পেচাবটো হঠাতে বন্ধ হৈ যায় আৰু অলপ দেৰি পিছত আকৌ পেচাব কৰা ভাৱ আহি থাকে, সেইবিলাক মানে কি হৈছে আপোনাৰ স্নায়ু ৰোগৰ লক্ষণ হয়। বা কিছুমান মানুহৰ ক্ষেত্ৰত কি হৈছে হঠাতে পেচাবটো বন্ধ হৈ গুচি যায়, তো এইবিলাক হৈছে আপোনাৰ স্নায়ু ৰোগৰ লক্ষণ। এনেকুৱা যদি অসুবিধা হয় তেতিয়াহ'লে মানুহে সদায় চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে, কাৰণ সময়ত যদি চিকিৎসাটো কৰা নাযায় তেতিয়াহ'লে স্নায়ু ৰোগবিলাক কি হৈছে আপোনাৰ দীৰ্ঘকালীন তাৰ সমস্যা থাকিব পাৰে, সময়ত চিকিৎসা সময়ত কৰিলে মানুহজন আকৌ সুস্থ অৱস্থালৈ আহিব। সেইকাৰণে এইবিলাক কেতিয়াও মানুহে আওকাণ কৰিব নালাগে, চিকিৎসকৰ ওচৰত যাব লাগে আৰু পৰীক্ষা নিৰীক্ষা কৰাব লাগে।
1: শৰীৰৰ স্বাস্থ্য সংক্ৰান্ত যিকোনো লক্ষণেই নহওক কিয় আমি আওকাণ কৰাটো
0: উচিত নহয়।
1: মগজু আৰু মেৰুদণ্ড সংক্ৰান্তীয় কেইবাটাও কথা আমি পাতিলোঁ আৰু আজিৰ অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিছে, গতিকে আজিৰ এই খণ্ডটি আমি সামৰিব লাগিব। পৰৱৰ্তী খণ্ডত আমি এই সম্পৰ্কীয় আৰু আন আন কথা পাতিম। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ মূল্যৱান সময় আমাক দিলে।
0: ধন্যবাদ
1: প্ৰিয় শ্ৰোতা, শৰীৰ আৰু স্বাস্থ্যৰ অনুষ্ঠানৰ পৰা মই স্নেহা পাঠকে আজিলৈ ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ বান পৰিস্থিতিৰ সামগ্ৰিক উন্নতি বান ক্ষতিগ্ৰস্তৰ সংখ্যা 25,000লৈ হ্ৰাস কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাৰ বিহালী আৰু বিশ্বনাথত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কৃষক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহৰ কটকটীয়া ব্যৱস্থা আৰু ছুইজাৰলেণ্ড স্পেইন আৰু পৰ্টুগালৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। ৰাজ্যৰ বান পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত হৈছে, অৱশ্যে এতিয়াও দুখন জিলাৰ 25,000ৰো অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ 25,090গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু 393.44 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জিলা দুখনত বান প্ৰভাৱিত লোকৰ বাবে স্থাপন কৰা 4টা উদ্ধাৰ আৰু সাহায্য শিবিৰত এতিয়াও 129গৰাকী লোকে আশ্ৰয় লৈ থকা বুলি প্ৰাধিকৰণে জানিবলৈ দিছে। বছৰৰ প্ৰথমটো বানত বিভিন্ন জিলাত মথাউৰি, পথ দলং আৰু অন্য আন্তঃগাঁথনিৰো ক্ষতি হৈছে। চলিত বছৰৰ বানত দুজন ব্যক্তিৰ মৃত্যু হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাধিকৰণে বান আৰু আকস্মিক বানৰ ক্ষেত্ৰত জনসাধাৰণক বিশেষভাৱে সতৰ্ক হবলৈ আহান জনায়। উত্তৰ পূব সীমান্ত ৰেলৱে কালি অত্যধিক বৰষুণ আৰু পানীৰ সৈতে ৰেলপথত প্ৰভাৱ পেলাব পৰা ৰাজ্যৰ 30টা স্থানক বিপদজনক অঞ্চল হিচাপে চিনাক্ত কৰে। ৰেল বিভাগে বাৰিষা এই স্থানসমূহত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্পৰ্শকাতৰ ৰেল লাইনসমূহত নিৰীক্ষণকাৰী নিয়োগ কৰাৰ উপৰি 50 কিলোমিটাৰ ব্যৱধানত মজুতকৰণ গোট স্থাপন কৰা হৈছে। এই গোটসমূহত যিকোনো অঘটনৰ মোকাবিলা কৰিব পৰাকৈ ৰেল ট্ৰেক নিৰ্মাণৰ সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে বানে উটুৱাই লৈ যোৱা ধেমাজিৰ চিমেন চাপৰিৰ ৰেল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে RDSO দলে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ গতিপথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন দীঘলকৈ নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ডিব্ৰুগড় জিলাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিভিন্ন বিভাগসমূহে দাখিল কৰা বান ক্ষতিৰ প্ৰস্তাৱ, হিতাধিকাৰীৰ তালিকা আৰু সমৰ্থিত নথি পত্ৰ পৰ্যালোচনা কৰে। এই অনুযায়ী জিলাখনত বান ক্ষতিগ্ৰস্তসকলক পুনৰ সংস্থাপন, অনুদান আৰু অন্যান্য ক্ষতিপূৰণ দাবীসমূহ অনুমোদন কৰা হয়। ৰাজ্য চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিহালী বিধানসভা সমষ্টিৰ বৰগাঙত থকা শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ বিশ্বনাথ চাৰিআলিত থকা কমলাকান্ত নাট্য সমাজত জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৃষক পঞ্জীয়নৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কৰ আনুষ্ঠানিক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰী হাজৰিকাই কয় যে ৰাজ্যৰ কৃষি ব্যৱস্থা আৰু কৃষি অৰ্থনীতিত চাহ খেতিয়কসকল

0: অল অপরিহার্য আর অবিচ্ছেদ্য অংশ তেওঁলোকৰ সর্বাঙ্গীন উন্নয়নৰ বাবে রাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৃষক পঞ্জীয়নৰ অন্তৰ্ভুক্ত কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে কৃষক পঞ্জীয়নৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি কল্যাণমূলক আঁচনিসমূহৰ সুবিধাসমূহ লাভ কৰিবলৈ সমৰ্থ হ'ব। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী শ্ৰী হাজৰিকাই ইউৰিয়া ক্ৰয় কৰিবলৈ অহা কৃষকসকলক কিছুমান সাৰ বিক্ৰেতাই অন্যান্য তিনি চাৰিবিধ সাৰ বাধ্যতামূলকভাৱে ক্ৰয় কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ তেওঁৰ দৃষ্টিগোচৰ হৈছে বুলিও জানিবলৈ দিয়ে। এনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে।
1: আজি অলপ আগত এইটো কথা মোক বিহালীটো কলে, ইয়াতো কলে যে এই অঞ্চলত যোনে সাৰ বিক্ৰী কৰে সাৰৰ ডিলাৰসকলে ইউৰিয়া সাৰৰ লগত আৰু চাৰিবিধ তিনিবিধ কনফাৰ্ম কিনিবই লাগিব, বুলডোজ কৰে, মানে বাধ্য কৰে। অকল ইউৰিয়া কিনিলে আনিলে নহ'ব, আৰু তিনি চাৰিবিধ মন নাথাকিলেও বা ব্যৱহাৰৰ কাৰণে কাম নাথাকিলেও কিনিবই লাগিব, এনেকুৱা এটা ব্যৱস্থা কৰে। এই কামটো যদি অসমৰ কোনোবা অন্য অঞ্চলতো কৰি আছে, আজিয়ে সকলোকে সতৰ্ক কৰি দিলোঁ, এইটো কাম আজি এতিয়াৰ পৰাই বন্ধ কৰক, যদি চলি থাকে জেললৈ যাবলৈকে সাজু হওক। কৃষকক অন্যায় কৰাৰ কামটো কোনোপধ্যে আমি কম্প্ৰমাইজ নকৰোঁ, সকলোকে সকীয়াই দিছোঁ, কাৰণ এইটো অন্যায়। কোনোবাই ন্যায় কৰি আছে তেওঁৰ বিৰুদ্ধে আমি অন্যায় নকৰোঁ, তেওঁলোকে অন্যায় কৰি আছে, অন্যায়ৰ বিৰুদ্ধে কৃষকক ন্যায় দিবলৈ যাম, তাৰ কাৰণে যি ব্যৱস্থা হাতত ল'ব লাগে হ'ম, তাত কোনো কম্প্ৰমাইজ নকৰোঁ।
0: আজিৰ কাৰ্যসূচীত সাংসদ ৰঞ্জিত দত্ত, বিধায়ক মুনীন্দ্ৰ দাস আৰু পল্লৱলোচন দাস উপস্থিত থাকে। ৰাজ্যৰ কেইবাখনো জিলাত জাপানিজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। ধেমাজি জিলাত বানৰ প্ৰভাৱ সামান্য শাম কটাৰ পাছতে এতিয়া জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। জিলাখনত বৰ্তমানলৈকে মুঠ 17 গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে এনকেফেলাইটিছ সদৃশ ৰোগত 14 জন লোক চিকিৎসাধীন হৈ আছে। জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত 3 জন লোক সম্প্ৰতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। জিলা স্বাস্থ্য বিভাগে এই ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ বাবে এই পৰ্যন্ত 2000ৰো অধিক সজাগতা সভা অনুষ্ঠিত কৰাৰ উপৰি আশাকৰ্মীৰ দ্বাৰা 34,289খন ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰিছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে এই আয়োগত মুঠ 7 জন সদস্য থাকিব। ইয়াৰ ভিতৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্প্ৰদায়ৰ পৰা 1জনকৈ সদস্য থকাৰ উপৰি ন্যূনতম 2গৰাকী মহিলা সদস্য অন্তৰ্ভুক্ত হ'ব লাগিব। খাদ্য সুৰক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়ণ আৰু তদাৰকীৰ বাবে এই আয়োগ গঠন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক শীঘ্ৰে আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি শ্ৰীৰায়ে খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক ধান বনা কলসমূহ অনুসৰণ কৰা পদ্ধতিসমূহ ভালদৰে পৰীক্ষা কৰি কোনো অনিয়ম বা বিসংগতি ধৰা পৰিলে তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ক্ৰয় প্ৰক্ৰিয়াত অধিক স্বচ্ছতা, দায়বদ্ধতা আৰু কাৰ্যদক্ষতা নিশ্চিত কৰাৰ লক্ষ্যৰে পুনৰ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে ইয়াৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ ৰদ বদলৰো নিৰ্দেশ দিয়ে। বৈঠকত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ কল্যাণকামী আঁচনিৰ অধীনত মচুৰ দাইল আৰু চেনী বিতৰণৰ প্ৰস্তাৱিত কাৰ্যসূচীৰ প্ৰস্তুতিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। অহা দেওবাৰে হ'বলগীয়া অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহে ব্যৱস্থা লৈছে। দৰং জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত জিলাখনত প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃত্বশীল লোকৰ প্ৰৱেশ, অপ্ৰয়োজনীয় সমাগম আদিত বাধা আৰোপ কৰা হৈছে। তদুপৰি পৰীক্ষা কেন্দ্ৰসমূহৰ আশে পাশে লাউডস্পীকাৰ ব্যৱহাৰ, পৰীক্ষাৰ্থীসকলৰ মোবাইল ফোন, ডিজিটেল ঘড়ী, কেলকুলেটৰকে অন্যান্য বৈদ্যুতিক সামগ্ৰীৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দৰং জিলাত মঙলদৈ ডনবক্সো হাইস্কুল আৰু ৰঞ্জিত শৰ্মা একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত হ'ব। ধেমাজি জিলাতো অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ধেমাজি মহাবিদ্যালয় আৰু ধেমাজি বাণিজ্য মহাবিদ্যালয় পৰীক্ষা কেন্দ্ৰ দুটাত শান্তিপূৰ্ণ, নিকা আৰু শৃংখলাবদ্ধভাৱে যাতে পৰীক্ষা অনুষ্ঠিত হয় তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত আজি তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বিভাগীয় পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত তামোলপুৰ জিলাৰ লোক নিৰ্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা পৌৰসভাৰ অধীনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমহিলাৰীয়ে জিলাখনত বৰ্তমান উন্নয়নমূলক কাম কাজসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰা হৈছে বুলি প্ৰকাশ কৰে। সভাত অংশ লৈ হস্ততাঁত বস্ত্ৰ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে বাজেট নিৰ্ধাৰণ হোৱাৰ লগে লগে জিলাখনৰ বিভিন্ন বিভাগৰ অসম্পূৰ্ণ হৈ থকা কামসমূহ পুনৰ আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
3: মানে ৰিভিউ মিটিং কৰিলে, প্ৰগ্ৰেছবিলাক ধুনীয়াকৈ আজি ইয়াত বিভাগে প্ৰেজেণ্টেশ্যন দিছে আৰু সেইমতে তামোলপুৰত কাম চলি আছে। আমি নিৰ্বাচন থকাৰ কাৰণে ফাইনেন্সিয়েল বাজেট যিহেতু নিয়ম আমাৰ সেইটো যে চৰকাৰ নাথাকিলে বাজেট নিদিয়ে, সেইটো কাৰণে বাজেট ল'ব পৰা নাই আৰু নতুন চৰকাৰ গঠন হোৱাৰ পিছত এতিয়া বাজেটটো হ'ব আৰু বাজেট হোৱাৰ পিছতে আমাৰ গোটেই কামবিলাক মানে নতুন নতুন কামবিলাক আৰম্ভ হ'ব। আৰু শিৱ ডাঙৰীয়া কোৱাৰ নিচিনাকৈ আজিকালি নিয়মটো বহুত ষ্ট্ৰিক্ট হৈ গ'ল, কাকো টেণ্ডাৰ নোহোৱাকৈ মানে এডভান্স এনে কাম দিব নোৱাৰে আৰু সেইটোৰ কাৰণে টেণ্ডাৰতো এতিয়া লয়েষ্ট যোনে মাৰে সিয়ে ঠিকা পাব।
2: কাছাৰ জিলাৰ সামগ্ৰিক উন্নয়ন, আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু জনকল্যাণমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই বৈঠকত জিলাখনত সম্প্ৰতি ৰূপায়ণ হৈ থকা কল্যাণকামী আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰী শ্ৰীপালে বিভিন্ন বিভাগৰ কাম কাজ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ সন্দৰ্ভত আলোচনা কৰে। সকলো বিভাগৰ সমন্বিত প্ৰচেষ্টাৰে জিলাখনৰ সৰ্বাংগীন আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ উল্লেখ কৰে। শিৱসাগৰ আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। জিলা দণ্ডাধীশ মিত্ৰাবিন্দা গগৈৰ নেতৃত্বত আজি বিয়লি আৰক্ষীৰ এটা দলে শিৱসাগৰ নগৰৰ সমীপৰ প্ৰগতি চাৰিআলিত মাদক দ্ৰব্য ব্যৱসায়ীৰ ঘাটি উচ্ছেদ কৰে। উল্লেখযোগ্য যে জিলাখনত মাদক দ্ৰব্যৰ অবৈধ বেহাক লৈ জেঙনিকটীয়া যুৱ সংঘ, স্থানীয় যুৱ সমাজ আৰু মছজিদ পৰিচালনা সমিতিয়ে মাদক দ্ৰব্যৰ ঘাটি চিনাক্ত কৰি জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল। এই স্মাৰকপত্ৰৰ ভিত্তিত জিলা প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি আজি ঘাটিটো সম্পূৰ্ণৰূপে উচ্ছেদ কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
0: ৰাজ্যৰ বিভিন্ন ঠাইত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণে সম্প্ৰতি গাহৰি পালকসকলক আতংকিত কৰি তুলিছে। নগাঁও, লখিমপুৰকে ধৰি বিভিন্ন ঠাইত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণত ভালেসংখ্যক গাহৰিৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। এই সন্দৰ্ভত আমাৰ এয়া বিশেষ প্ৰতিবেদন।
4: নগাঁও জিলাৰ চামগুৰি ৰাজহচক্ৰৰ অন্তৰ্গত হালুৱা গাঁৱত গাহৰিৰ দেহত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ তৰফৰ পৰা সুৰক্ষামূলক ব্যৱস্থা হিচাপে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই অনুসৰি বৰহমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হালুৱা গাঁৱৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গাহৰি বা গাহৰিৰ মাংসৰ বিক্ৰী আৰু সৰবৰাহ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে। গাঁওখনৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলটো সংক্ৰমিত এলেকা আৰু 10 কিলোমিটাৰ ব্যাসাৰ্ধ নিৰীক্ষণ এলেকা হিচাপে চিনাক্ত কৰা হৈছে। এই অঞ্চলৰ পৰা অন্য ঠাইলৈ গাহৰিৰ সৰবৰাহ কৰিব নোৱাৰিব বুলি নিৰ্দেশটোত স্পষ্ট কৰি দিয়া হৈছে। অঞ্চলটোত কোনো গাহৰিৰ মৃত্যু হলে তাৎক্ষণিকভাৱে ওচৰৰ পশুপালন বিভাগৰ লোকক অৱগত কৰিবলৈ কোৱা হৈছে। একেদৰে লখিমপুৰ জিলাৰ ঢকুৱাখিয়া চিৰিংচুক আৰু সোণাৰী চিৰিংচুক গাঁৱৰ 2 লোকৰ গাহৰি পামক আফ্ৰিকান চোৱাইন ফিভাৰৰ কেন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে। জিলা দণ্ডাধীশে ইয়াৰ পৰিপ্ৰেক্ষিতত এই অঞ্চল দুটাত গাহৰি আৰু গাহৰিৰ মাংস ক্ৰয় তথা সৰবৰাহত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি লখিমপুৰ জিলাৰ অধীনৰ সকলো আৰক্ষী থানা আৰু আৰক্ষী চকীক অনুমতি নোহোৱাকৈ পথৰ কাষত গাহৰি মাংস বিক্ৰী কৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, সকলো চক্ৰ বিষয়া আৰু পৌৰসভাক জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে নিৰ্দেশ দিয়া হৈছে। আকাশবাণী গুৱাহাটীৰ নগাঁও আৰু লখিমপুৰৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়া আৰু হিমাদ্ৰী দিহিঙীয়াৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া।
0: নগাঁও জিলাৰ ৰহাত নিৰ্মাণৰত জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি আজি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তিৱা জনগোষ্ঠীৰ বীৰ জোঙাল বলহুৰ অৱদান যোগ্যমীয়া কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰি প্ৰায় 50 কোটি টকা ব্যয় সাপেক্ষে এই পৰ্যটন ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। পৰ্যটন মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ শেহতীয়া অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি বাকী থকা কামসমূহ শীঘ্ৰে সম্পন্ন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। জোঙাল বলহু ক্ষেত্ৰক ৰাজ্যৰ ভিতৰতে অন্যতম আকৰ্ষণীয় আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ল'ব পৰা পৰম্পৰাগত সাংস্কৃতিক তথা জনগোষ্ঠীয় সংযোজনসমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। নিৰ্মীয়মান প্ৰকল্পটোৰ গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক আৰু বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ৰহাৰ আয়ুক্ত ডঃ অংকিতা বৰাৰ লগতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, পৰ্যটন বিভাগৰ মহাপ্ৰবন্ধক আৰু তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

0: system, very short-range air defense system, among others. Ministry of Panchayati Raj today organized a national workshop of state Panchayati Raj ministers in New Delhi today to deliberate on the recommendations of the 16th Finance Commission. The ministry informed that 4,35,236 crore rupees have been recommended for rural local bodies under the 16th Finance Commission, marking an increase of around 84% over the comparable 5-year allocation under the 15th Finance Commission. The Ministry of Information and Broadcasting has directed the Broadcast Audience Research Council to stop publishing television ratings across both news and non-news genres until its license is renewed under the Television Ratings Policy 2026. And in the FIFA World Cup, Australia will take on Egypt in a round of 32 match at Arlington in US tonight. In other round of 32 matches, Argentina will face Cabo Verde at Miami Gardens, while Colombia will clash with Ghana at Kansas City Stadium tomorrow morning. Switzerland, Spain, Portugal, Belgium, the United States, England, Mexico, France, Norway, Canada, Morocco, Brazil and Paraguay have already advanced to the round of 16. And that is the end of this news bulletin.
1: বাতৰি হৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ইছলামাবাদে সীমান্তৰ সিপাৰৰ উগ্ৰপন্থী কাৰ্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জলশক্তি স্থগিত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে ভাৰতে চলিত বছৰত 1 ট্ৰিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউৰিয়ে আজি পহনাত থকা মুখ্যমন্ত্ৰী আৱাসিক চৌহদত 16টা ক্ৰীড়া আন্তঃগাঁথনি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। ভেনিজুৱেলাত কোনো সম্পৰ্কৰ মৃত্যু হোৱা লোকৰ সংখ্যা 2,595 জনলৈ বৃদ্ধি পাইছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 4:30 বজাত হ'বলগীয়া এখন খেলত অষ্ট্ৰেলিয়া ইজিপ্তৰ বিৰুদ্ধে আৰু পুৱতি নিশা 3:30 বজাত আৰ্জেণ্টিনা কেপ ভাৰ্ডিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইছলামাবাদে সীমান্তৰ সিপাৰৰ উগ্ৰপন্থী কাৰ্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে সিন্ধু জল চুক্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি একেই আছে। তিস্তা নদীৰ উমহিতা ব্যৱস্থাপনা আৰু পুনৰ উদ্ধাৰ আঁচনি সন্দৰ্ভত শ্ৰীজয়ছৱালে কয় যে বাংলাদেশত ভাৰতৰ উন্নয়ন প্ৰকল্পসমূহ উভয় দেশৰ উমৈহতীয়া সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি ৰূপায়ণত গুৰুত্ব দিয়া হৈছে আৰু সময়ে সময়ে এই প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰি থকা হৈছে। তেওঁ কয় যে ভাৰতে তিস্তা নৈৰ ব্যৱস্থাপনা সন্দৰ্ভত নিজৰ স্থিতি পূৰ্বেই বাংলাদেশক অৱগত কৰিছে।
2: India's development assistance.
3: बांग्लादेश में परियोजनाओं के लिए भारत की विकास सहायता आपसी सहमति से तय किए गए रोड मैप पर आधारित है। इसकी नियमित रूप से समीक्षा की जाती है। तीस्ता नदी प्रोजेक्ट पर हमारे विचार पहले ही बांग्लादेश को बता दिए गए हैं। तीस्ता मुद्दे पर अपने समग्र दृष्टिकोण में हम इससे जुड़े सभी घटनाक्रमों को ध्यान में रखेंगे।
1: বাংলাদেশৰ সীমাৰ ভিতৰত তিস্তা নৈ আঁচনি ৰূপায়ণৰ বাবে ইতিমধ্যে সবিশেষ প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে তিস্তা নৈৰ লগত জড়িত সকলো সমস্যা সমাধানৰ বাবে ভাৰত সাজু আছে। ভেনিজুৱেলাৰ পৰা ভাৰতলৈ অহা এগৰাকী ভাৰতীয় নাৱিকৰ শৰীৰৰ পৰা এটা গুৰুত্বপূৰ্ণ অংগ হোৱাৰ সন্দৰ্ভত বিদেশ মন্ত্ৰালয়ে কয় যে ভাৰতে এই বিষয়টো ভেনিজুৱেলা চৰকাৰক অৱগত কৰিছে। ভাৰতে ভেনিজুৱেলা চৰকাৰক এই বিষয়টোৰ এটা নিৰপেক্ষ অনুসন্ধান কৰাৰ বাবে অনুৰোধ জনাইছে বুলিও মন্ত্ৰালয়ে জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা সোমবাৰে ছদিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ যাব। নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব ৰুদ্ৰেন্দ্ৰ টেণ্ডনে কয় যে শ্ৰীমোদীয়ে 6 জুলাইৰ পৰা 8 জুলাইলৈ ইণ্ডোনেছিয়াত থাকিব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে জাকাৰ্টাত বিভিন্ন কাৰ্যসূচীত ভাগ লোৱাৰ লগতে সাংস্কৃতিক আৰু ঐতিহাসিক চহৰ যজ্ঞকৰ্তালৈ যাব। তেওঁ কয় যে ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ছোৱাত দেশ দুখনৰ মাজত পাৰস্পৰিক দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। সচিব শ্ৰীটেণ্ডনে কয় যে ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী 8 জুলাইৰ পৰা 10 জুলাইলৈ অষ্ট্ৰেলিয়াত থাকিব। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত প্ৰধানমন্ত্ৰী ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত ভাগ ল'ব। সন্মিলনত খনি, চাইবাৰ সুৰক্ষা, আধুনিক প্ৰযুক্তি আদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা

0: আলোচনা অনুষ্ঠিত হ'ব। ত্ৰিদেশীয় ভ্ৰমণৰ শেষ পৰ্যায়ত 10 আৰু 11 জুলাইত দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নিউজিলেণ্ডত উপস্থিত হ'ব। শ্ৰীমোদী নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লুকছনৰ সৈতে বৈঠকত মিলিত হ'ব। সচিবগৰাকীয়ে কয় যে বিগত 40 বছৰত শ্ৰীমোদী হ'ব নিউজিলেণ্ড ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে কৈছে যে ভাৰতে চলিত বছৰত 1 ট্ৰিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে। বছৰৰ প্ৰথম 3টা মাহত প্ৰায় 15% বাৰ্ষিক ৰপ্তানি ইতিমধ্যে হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ
1: দিয়ে। We were $863 billion last year. We want to grow to $1 trillion export this year. And to reach $1 trillion, our goods export will have to increase from 440 to about 530. $90 billion increase. That is 17% growth in goods. Services will have to grow from 421 to about 470. That is how we'll reach a trillion.
0: নতুন দিল্লীত উদ্যোগীসকলৰ সৈতে হোৱা এখন বৈঠকত শ্ৰীগোৱেলে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰপ্তানি ব্যৱস্থা অধিক উন্নত কৰি তুলিছে, য'ত প্ৰতিখন ৰাজ্য, জিলা আৰু উদ্যোগিক গোটে সমান গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। তেওঁ কয় যে দেশৰ অতি ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ উদ্যোগসমূহেও যাতে দেশত ৰপ্তানি ব্যৱস্থাৰ জৰিয়তে লাভান্বিত হয় সেইটো সুনিশ্চিত কৰাৰ বাবে প্ৰয়াস অব্যাহত আছে। শ্ৰীগোৱেলে কয় যে প্ৰতিখন জিলাকে ৰপ্তানিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। তেওঁ জানিবলৈ দিয়ে যে ৰপ্তানি ব্যৱস্থাটো সহজ কৰি তোলাৰ বাবে চৰকাৰে ব্যৱসায়িক লেনদেন সহজ কৰি তোলাৰ লগতে ব্যৱসায়িক সুচলতা যথেষ্ট উন্নত কৰিছে। ৰপ্তানিক উদগনি যোগাৰ এই ব্যৱস্থাই বিদেশতো ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলিও তেওঁ কয়। শ্ৰীগোৱেলে লগতে কয় যে 38খন বিকশিত ৰাষ্ট্ৰৰ সৈতে হোৱা মুক্ত বাণিজ্য চুক্তিয়ে ভাৰতীয় ৰপ্তানি ব্যৱস্থাক শক্তিশালী কৰি তোলাৰ লগতে বিশ্ব বজাৰত নিজৰ স্থান দখল কৰাৰ ক্ষেত্ৰত ভাৰতৰ ব্যৱসায়ীসকলক নতুন সুযোগ প্ৰদান কৰিব। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আজি নতুন দিল্লীত ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শসমূহ সন্দৰ্ভত ৰাজ্যৰ পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰে। মন্ত্ৰালয়ে জানিবলৈ দিছে যে ষোড়শ বিত্ত আয়োগৰ অধীনত মন্ত্ৰালয়ে গ্ৰামাঞ্চলৰ নিকায়সমূহৰ বাবে 4,35,236 কোটি টকাৰ অনুমোদন জনাইছে। এই পৰিমাণ পঞ্চদশ বিত্ত আয়োগৰ অধীনত বিগত 5 বছৰত অনুমোদন জনোৱা পুঁজিতকৈ প্ৰায় 84% বৃদ্ধি হৈছে। মন্ত্ৰালয়ে লগতে জানিবলৈ দিছে যে দেশৰ বিকশিত ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ দিশে দ্ৰুতগতিত অগ্ৰসৰ হৈছে, সেয়েহে বিত্তীয়ভাৱে সবল, ডিজিটেল দক্ষতা সম্পন্ন পঞ্চায়ত ব্যৱস্থাই সৰ্বাত্মক আৰু দীৰ্ঘস্থায়ী বিকাশৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ষোড়শ বিত্তীয় আয়োগে পঞ্চায়তৰ বাবে 80% প্ৰাথমিক অনুদানৰ প্ৰস্তাৱ দিছে আৰু কাম কাজৰ দক্ষতা ভিত্তিক 20% অনুদান প্ৰস্তাৱ আগবঢ়াইছে। শ্ৰীসিঙে জানিবলৈ দিয়ে যে এই কৰ্মশালাৰ জৰিয়তে ৰাজ্য চৰকাৰসমূহক আয়োগৰ ব্যৱস্থাসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে বিভিন্ন নিৰ্দেশনা প্ৰদান কৰা হৈছে। ষোড়শ বিত্তীয় আয়োগৰ অধীনত 2,76,000 গ্ৰাম্য স্থানীয় নিকায় সামৰি লোৱা হৈছে বুলি পঞ্চায়তীৰাজ মন্ত্ৰালয়ে জানিবলৈ দিছে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ই আজি কোহিমাত থকা মুখ্যমন্ত্ৰীৰ আৱাসিক চৌহদত 16টা ক্ৰীড়া আন্তঃগাঁথনি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। এই প্ৰকল্পসমূহৰ 4টা প্ৰকল্প খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অধীনৰ আৰু 12টা প্ৰকল্প ৰাজ্য চৰকাৰৰ আবণ্টিত পুঁজিৰে ৰূপায়ণ কৰা হৈছে। অনুষ্ঠানত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ৱাই পেট্টন আৰু টি আৰ জেলিয়াং, পৰামৰ্শদাতা, জ্যেষ্ঠ ৰাজ্যিক বিষয়া ব্যৱসায়ীসকল উপস্থিত থাকে। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ভাৰ্চুৱেল ব্যৱস্থাৰে এই কাৰ্যসূচীত ভাগ লয়। সামাজিক মাধ্যম এক্সত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ই দেশৰ যুৱ প্ৰজন্ম আৰু ক্ৰীড়া ক্ষেত্ৰৰ বাবে গ্ৰহণ কৰা সুদূৰপ্ৰসাৰী দৃষ্টিভংগীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে বৰ্তমান ভাৰত ক্ৰীড়াৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট আগবাঢ়িছে। তেওঁ কয় যে নাগালেণ্ডৰ যুৱক যুৱতীসকলৰ বাবে এই ক্ৰীড়া আন্তঃগাঁথনিয়ে নতুন সুযোগৰ সৃষ্টি কৰিব। ভেনিজুয়েলাত ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 2595 জনলৈ বৃদ্ধি পাইছে। এই ভূমিকম্পত 12,000 লোক আহত হৈছে আৰু বহু লোক এতিয়াও সন্ধানহীন হৈ আছে। ৰাষ্ট্ৰপতি দেলছি ৰড্ৰিগেজে দেশখনত 7-দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। উল্লেখযোগ্য যে যোৱা সপ্তাহত দেশখনৰ উত্তৰ কাৰাকাছত হোৱা 7.5 আৰু 7.2 প্ৰাবল্যৰ ভূমিকম্পই দেশখনলৈ দুৰ্যোগ নমাই আনিছে। প্ৰশাসনে কৈছে যে বহু লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু তেওঁলোকৰ উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। কৰ্মচাৰী ৰাজহুৱা ওজৰাপত্তি আৰু পেঞ্চন দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং আজি কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিগৰাকী ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। এই প্ৰতিষ্ঠানসমূহ আৰু বৃত্তিধাৰীসকলে তেওঁলোকৰ সামৰ্থ্য আৰু দক্ষতাৰে দেশৰ প্ৰাথমিক লক্ষ্যত অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত আগুৱাই গৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 11:30 হ'ব লগা এখন খেলত অষ্ট্ৰেলিয়াই ইজিপ্তৰ বিৰুদ্ধে আৰু পুৱতি নিশা 3:30 আৰ্জেণ্টিনা কেপ ভাৰ্ডেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগাল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা 8:30 কানাডাত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত আলজেৰিয়াক 2-0 পৰাজিত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এমলুৱে খেলখনত 10 মিনিটত গ'ল দি ছুইজাৰলেণ্ডক অগ্ৰগতি প্ৰদান কৰে। খেলখনৰ দ্বিতীয়াৰ্ধত 1 মিনিটৰ পাছত নৰৱে দ্বিতীয়টো গ'ল দি দলক শক্তিশালী স্থিতিত উপনীত কৰে। মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ইছলামাবাদে সীমান্তৰ সিপাৰৰ উগ্ৰপন্থী কাৰ্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে ভাৰতে চলিত বছৰত $1 ট্ৰিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8:00 শুনিবলৈ পাব।
2: বাতৰি পিছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টছ আৰু ডেটাৰ ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰযোগে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ন প্ৰতিভা অনুষ্ঠানটি। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছে উদীয়মান সত্ৰীয় নৃত্যশিল্পী ভায়লিনা হাজৰিকা, আন্ধৰিছে কস্তুৰীমা দাসে।
3: নমস্কাৰ, সমূহ শ্ৰোতাকে প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো আমাৰ আজিৰ এই ন প্ৰতিভা অনুষ্ঠানটি। আজি আমাৰ মাজত উপস্থিত আছে এনে এগৰাকী কুশীলব যিগৰাকীয়ে বৰ্তমান মহাপুৰুষীয়া সাহিত্য সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছে। তেওঁ হৈছে ভায়লিনা হাজৰিকা। ভায়লিনা, আপোনাক আমাৰ আজিৰ অনুষ্ঠানটোলৈ আন্তৰিকতাৰে আদৰণি জনাইছো।
4: নমস্কাৰ বা, প্ৰথমে ধন্যবাদ জনাইছো মোক আজি এই অনুষ্ঠানটোলৈ মাতি অনাৰ বাবে। অনুষ্ঠানটি মই আগতেও শুনিছো, গতিকে আজি ইয়াত থাকিবলৈ পাই খুব আনন্দিত হৈছো।
3: ধন্যবাদ। যিহেতু এগৰাকী সন্তানৰ বাবে নিজৰ ঘৰখনেই সপোন আৰু সংস্কাৰৰ প্ৰথম ঠিকনা, গতিকে প্ৰথমে আপোনাৰ সেই ঘৰখনৰ বিষয়ে আমি জানিব বিচাৰিম।
4: হয়, মোৰ ঘৰত প্ৰথমে দেউতা, মা আৰু বা আছে। সৰুৰ পৰাই দেউতা চাকৰিৰ সূত্ৰে বাহিৰতেই থাকিছিলে। বাহিৰতে মানে কি আৰু, পৰিয়ালৰ পৰা দূৰত তেজপুৰত থাকিছিলে তেখেতে। গতিকে সৰুৰ পৰা মই মা আৰু বাৰ লগতেই ডাঙৰ হৈছোঁ বেছিভাগ সময়। আৰু মোৰ জন্ম এনেই হৈছিলে দলগাঁৱত, দৰং জিলা। তাৰপিছতে তাৰ পৰা আমি মঙলদৈত আহিলোঁ। মঙলদৈত মোৰ স্কুলীয়া শিক্ষা মই 4লৈকে মই তাতে আছিলোঁ। তাৰপিছত আকৌ আমি গুৱাহাটীলৈ ফাইনেলি শ্বিফ্ট হ'লোঁ। গতিকে এই গোটেই যাত্ৰাটোত মা আৰু বাটো মোৰ লগত আছেই। মোৰ নাচ হওক বা মোৰ যিখিনি মোৰ ইণ্টাৰেষ্ট আছে সকলোতে মোক মা আৰু বাই সদায় অনুপ্ৰেৰণা যোগাই আহিছে।
3: নিশ্চয়, আচলতে আপোনাৰ ঘৰখনৰ সেই কথা জানিব পাই খুবেই ভাল লাগিছে। পোনপ্ৰথমে জানিব চেষ্টা কৰিম আপোনাৰ শৈক্ষিক জীৱনৰ সম্পৰ্কে।
4: সৰুকালটো মই যেনেকৈ ক'লোঁ 6 বছৰ বয়সলৈকে দলগাঁৱতে আছিলোঁ। তাতো আমাৰ আচলতে পৰিয়ালটো এখন নাম ধৰ্ম আমাৰ দেউতা, গতিকে সৰুৰ পৰাই নামঘৰৰ লগত জড়িত। সৰুৰ পৰাই নামঘৰতে খেলি ধূলি ডাঙৰ হৈছোঁ। গতিকে তেনেকেই দলগাঁৱৰ দিনকেইটা বুলি ক'বলৈ গ'লে মোৰ নামঘৰেই মনত পৰে। তাৰপাছত মঙলদৈলৈ আহিলোঁ। মঙলদৈত স্কুলীয়া জীৱন, তাতে লগ বন্ধু, খেল ধেমালি, সেইখিনিয়ে আৰু স্মৃতি বুলি ক'বলৈ হ'লে। তাৰপিছত তাতে মই নৃত্য প্ৰথম আৰম্ভ কৰিছিলোঁ, সেই বিষয়ে ক'ম। তাৰপাছত প্ৰথম বা দেখিয়েই শিকিছোঁ, নাচিছোঁ, তেনেকৈ খেলা ধূলা তাৰ মাজেৰে আৰু। তেতিয়া ইমান বস্তুবিলাক তেনেকৈ ভবা নাই যে কিবা বস্তু মই প্ৰফেচনেলি কৰিম বা এইটোৱেই আগুৱাই লৈ যাম জীৱনত, তেনেকৈ ভবা নাই। তেতিয়া ভাল লাগে কাৰণে কৰোঁ। তাৰপিছতে পঢ়া শুনাও তেনেকৈ দলগাঁৱত ধৰি লোৱা একেবাৰে সৰুকালটোহে আছিলে, গতিকে তাতে ইমান তেনেকুৱা পঢ়াৰ লগত জড়িত একো হোৱা নাই। অংগনবাদীত গৈছোঁ আৰু তাতে। তাৰপিছত মঙলদৈত আহি মই মহৰ্ষি বিদ্যা মন্দিৰ তাতে পঢ়িছিলোঁ ক্লাছ ফ'ৰলৈকে। গতিকে মোৰ একেবাৰে ফাউণ্ডেশ্যনেল যিখিনি শিক্ষা সেইখিনি মই মঙলদৈতে গ্ৰহণ কৰিছোঁ। তাৰপিছত পঞ্চম শ্ৰেণী ক্লাছ ফাইভৰ পৰা মই গুৱাহাটীত, গুৱাহাটীৰো মহৰ্ষি বিদ্যা মন্দিৰতে পঢ়িছিলোঁ। আমাৰ আগতে ৰাজগড়ত আছিলে স্কুলখন, এতিয়া পানীখাইটিত স্থিত। তাৰ পৰাই মই মেট্ৰিকুলেশ্যন তাৰ পৰাই পাছ কৰিছোঁ। গতিকে মোৰ গোটেই শিক্ষাখিনি মহৰ্ষিৰ পৰাই মই কৰিছোঁ। আৰু মই ভাবোঁ যে মোৰ সেই স্কুলীয়া শিক্ষাটোৱে মই আজি যি হয়, মই আজি যিগৰাকী মানুহ, তাত বহুত ডাঙৰ প্ৰভাৱ আছে। মোৰ শিক্ষকসকল তেওঁলোকে মোক যিখিনি দিছে, আৰু মহৰ্ষিত আমি আমাৰ কালচাৰটো বহুত শিকোঁ। তাতে আমাৰ মেডিটেশ্যনৰ পৰাই হওক, আমাৰ আমাক গীতা পঢ়াইছিলে তাত, ভাগৱত গীতা, লগতে তেনেকৈ আমি হনুমান চালিচা আমি সদায় মাতোঁ। গতিকে আমাৰ সংস্কৃতিটোৰ বিষয়ে আমি বহুতখিনি তাতে শিকিছোঁ, আৰু লগতে যিখিনি আমাৰ চিলেবাছ সেইখিনিও ভালদৰে তাতে শিকায়। গতিকে মোৰ শিক্ষাটো, মই ভাবোঁ যে মোৰ শিক্ষাটোৱে মোক বহুতখিনি আগুৱাই নিয়ে, আজি মই মোৰ চিন্তাধাৰাটো যি ধৰণে আজি গঠন লৈছে তাত।
3: এতিয়া তুমি ক'ত পঢ়ি আছা?
4: এতিয়া মই কটন ইউনিভাৰ্চিটিত গ্ৰেজুৱেশ্যন কৰি আছোঁ ইকনমিক্স ডিপাৰ্টমেণ্টত। মই হায়াৰ ছেকেণ্ডেৰী কটনৰ পৰাই কৰা, 10 পাছ কৰি মই চিধা কটনতে এতিয়ালৈকে মোৰ শিক্ষা গ্ৰহণ কৰি আছোঁ।
3: এনেদৰে অব্যাহত থাকক। আৰু যি আপুনি ক'লে যে সেই শৈক্ষিক জীৱনৰ প্ৰথম কালচোৱাতে আপুনি এই সকলো গীতা হওক, হনুমান চালিচা হওক, বিভিন্ন সংস্কৃতিৰ দিশত এক আগৰণ্য প্ৰতিষ্ঠানত আপুনি পাঠ গ্ৰহণ কৰি নামভৰ্তি কৰি আজি এই পৰ্যায় পাইছেহি, গতিকে শুনি আচলতে নিশ্চয় ভাল লাগিলে। আপোনাৰ বৰ্তমান আপুনি যি সাহিত্য সংস্কৃতিৰ লগত জড়িত হৈ আছে সকলোৱে গম পাইছে, ময়ো গম পাইছোঁ, কিন্তু কোনটো ক্ষেত্ৰৰ লগত আপুনি বৰ্তমান জড়িত হৈ আছে?
4: হয়, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি যোৱা সত্ৰীয়া সংস্কৃতিৰ লগত মই জড়িত, বিশেষভাৱে সত্ৰীয়া নৃত্য। আৰু আজিৰ পৰা সৰুৰ পৰাই আচলতে মই সত্ৰীয়া নৃত্য শিকি আছোঁ, কিন্তু মাজত ধৰি লওক মোৰ গোটেই যাত্ৰাটোত অলপ ব্ৰেকো আহিছিলে, কিন্তু এতিয়াও মই সত্ৰীয়া নৃত্যৰ লগত ওতঃপ্ৰোতভাৱে জড়িত।
3: এই সত্ৰীয়া নৃত্যৰ যি বীজটো, এই বীজটো আপোনাৰ মনত বাৰু কোনে ৰোপণ কৰিছিল?
4: একেবাৰে যেতিয়া প্ৰথম আৰম্ভ কৰোঁ তেতিয়াতো সত্ৰীয়া বা তেনেকৈ একো সিমানটো মানে আমাৰ আণ্ডাৰষ্টেণ্ডিংটো নাছিলে, সিমানটো বুজি পোৱা নাছিলোঁ, কিন্তু নাচি ভাল পাওঁ। একেবাৰে প্ৰথমতেতো মাহঁতে ভাবিছিলে যে মোক গান শিকাব, কাৰণ বায়ে নাচে মোৰ, বায়েও সত্ৰীয়া নৃত্য শিকিছে, গুণীন কৰিছে তেখেতে, গতিকে মোক তাৰমানে গানত দিয়া ইচ্ছা আছিলে মাহঁতৰ। কিন্তু মই মানে গানত মোৰ মানে তেতিয়া ইণ্টাৰেষ্ট নাছিলে, এতিয়া ভাবোঁ যে গানটো শিকিব লাগিছিলে, কিন্তু তেতিয়া মানে ইমান ইণ্টাৰেষ্ট নাছিলে, ভাবিছিলোঁ সাজি কাচি নচাটো বেছি ভাল আৰু। কিন্তু একেবাৰে সৰুতে অলপ লাজুকীয়া আছিলোঁ, গতিকে মই নাচটো প্ৰশিক্ষণ মই বহুত দেৰিকৈ লৈছোঁ। বহুত দেৰিকৈ মানে কি আৰু, আজিকালিতো একেবাৰে খোজকাঢ়িব পৰা হ'লেই শিকে, সিমান সৰুতেও মই নাই শিকা, তেতিয়া মই এনেই নাচিছিলোঁ। তাৰপিছত মোৰ বায়ে যেতিয়া শিকে সত্ৰীয়া, তেতিয়া মই চাই থাকোঁ, দেখি দেখি পেলাই ঘৰত তাৰমানে মই ধৰি লোৱা নাচি থাকোঁ নিজৰ ভাগত আৰু, কিন্তু বাহিৰত নাচিবলৈ মোৰ লাজ লাগে। গতিকে মা আৰু বায়ে সদায় মোক আগুৱাই দিবলৈ চেষ্টা কৰে যে তুমি নাচা, তুমি ভাল নাচি ভাল পোৱা। তেনেকে প্ৰথম স্কুলত নাচিলোঁ, চবেই সেনেকে স্কুলতে আৰম্ভ কৰে সকলোৱে। তাৰপিছত আগতে এতিয়াও হয় মঙলদৈত, সেইটো খুব মই দেখিছিলোঁ দেই, গুৱাহাটীত অলপমান কম দেখিছোঁ, কিন্তু মঙলদৈত খুব আছিলে আধুনিক নৃত্য প্ৰতিযোগিতা বিহুৰ সময়ত
3: বিভিন্ন দিৱসৰ সময়ত
4: খুব আধুনিক নৃত্য প্ৰতিযোগিতা হয় বেলেগ বেলেগ মঞ্চ। তেতিয়া সৰুতে মোক ইন্দ্ৰজিৎ হাজৰিকা ছাৰ বুলি এগৰাকী আছিলে মঙলদৈত, এতিয়াও তেখেত আছে চাগে, বহুত দিন কানেকশ্যন তেনেকে নাই, নোহোৱা হৈ গ'ল, কিন্তু মনত পৰে মোৰ এতিয়াও। তেখেতে মোক শিকাই দিছিলে কিছুমান গান, আলি ঢাকি পৰশা লিকি, তাৰপিছতে ঔঢুলীয়া, তেনেকুৱা পুৰণি পুৰণি গীতবিলাকত মোক শিকাই দিছিলে। তেতিয়া খুব তেনেকুৱা আধুনিক নৃত্য কৰিছিলোঁ মই। তাৰপিছতে এবাৰ আধুনিক নৃত্য প্ৰতিযোগিতা এখনত মোৰ বাৰ গুৰু, আমি ভানু আণ্টি বুলি কওঁ, মংগলদৈৰ ভানু ডেকা চুহৰীয়া বাইদেউ, তেওঁক চিনিয়ে পায় সকলোৱে সত্ৰীয়া নৃত্য, তেখেতে বিহুও কৰে, তেখেত আছিলে জাজ। তাৰপিছত মই নাচি অহাৰ পিছত মাক কৈছে আৰু যে তোমাৰ সৰু ছোৱালীজনী দেখোন ভাল নাচে, তুমি লৈ আহিবাচোন স্কুলত। তেনেকে মই প্ৰথম গৈছিলোঁ, কিন্তু সত্ৰীয়াটো নাচিবলৈ মোৰ ভয় লাগিছিল, কিয় বা নাজানো, মানে বিহুটোত যিটো ফূৰ্তি পাওঁ সত্ৰীয়াটোত অলপ ভয়, গতিকে প্ৰথম মই সত্ৰে শিকা নাছিলোঁ, প্ৰথম মই বিহু নাচিছিলোঁ। তাৰপিছত লাহেকৈ তেওঁ মানে এনেকৈ চলে বলে ক'বলে মোক সত্ৰটোলৈ লৈ আনিলে। গতিকে সত্ৰীয়াৰ লগত প্ৰথম মোক চিনাকি তেখেতে কৰাই দিছে, যদিও মই বাৰ জৰিয়তে শিকিছোঁ, তেওঁৰ পৰা দেখি দেখিয়ে মই প্ৰথম নাচিব শিকিছোঁ, কিন্তু সত্ৰীয়াটোক মোৰ লগত চিনাকি ভানু মেমে কৰাই দিলে। আমি আণ্টি বুলিয়ে মাতোঁ সৰুৰ পৰা, ভানু আণ্টি, তেখেতে মোক প্ৰথম চিনাকি কৰাই দিছিলে সত্ৰীয়াৰ লগত।
3: আৰু এতিয়াতো সত্ৰীয়াৰ লগতে জড়িত, সত্ৰীয়া সাধনাতে ব্যস্ত হৈ থকা যায়, যিহেতু আপুনি পঢ়ি আছে সমান্তৰালভাৱে সত্ৰীয়া সংস্কৃতিৰ সাধনাতো ব্যস্ত হৈ আছে, গতিকে দুয়োটা যাত্ৰা আপুনি এক কৰি কেনেদৰে বাৰু আগুৱাই গৈছে?
4: হয়, মই

কলেজলে আহিম তাৰ আগতে মই কৈ দিওঁ যে মোৰ আৰু সত্ৰীয়াৰ মাজত বহুত গেপ আহিছে, মানে আমি যেতিয়া মংগলদৈৰ পৰা গুৱাহাটী আহিছিলো তেতিয়া মোৰ নাচটো এৰ খাই গৈছিল। তাৰপিছতে তেনেকে ভানুৱন্তীয়েও মাক কয় যে নাচটো তাইক নেৰাবা, তাই নাচে যেতিয়া তাইক তুমি কিবা এটা হলেও দিবা। তাৰপিছতে গুৱাহাটীত আহি তেতিয়া চিনি নাপাওঁ কাকো ইয়াতে ধৰি লোৱা ক'ত বা কি, তেতিয়া আমি ইমান শিকিছিলো আৰু। তাৰপিছত আগতে আমাৰ স্কুলখন ৰাজগড়ত আছিলে নহয়, সেই বিল্ডিংটোতে সুৰ সংগমখন আছিলে যিখন আমাৰ মৰমী মেমহঁতৰ স্কুল, তেতিয়া সেইখন দেখি মোৰতো আৰু একো নাই যে মই সত্ৰাই শিকিম বা এইটো নাচেই শিকিম, মোৰ খালি নাচৰ লগতহে জড়িত হ'ব মন বা নাচটো ভাল পাওঁ নৃত্য ভাল পাওঁ। তেতিয়া মই সুৰ সংগমত কথক শিকিছিলো, কথক শিকিলো এবছৰ। সেইটোতো তাৰপিছত মোৰ ঘৰত দেউতা অলপমান বেমাৰ হ'ল কিবা কিবি ধেৰ, মাজত আকৌ মোৰ গেপ হৈ গ'ল, গেপ হ'ল তেনেকে থাকিলে আৰু। এতিয়া স্কুলতেই নাচো, তাৰপিছত খুব দুখ লাগে কেতিয়াবা কেতিয়াবা ভাবিলে যে মোৰ নৃত্যটো মোৰ পৰা আঁতৰি গ'ল নেকি। তেনেকে মোৰে মোৰ লগৰ আৰু তাইক মই বেষ্ট ফ্ৰেণ্ড বুলিয়ে কওঁ, স্কুলৰ পৰা একেলগে আমি পঢ়িছো, নম্ৰতা গোস্বামী, তাই সত্ৰীয়া নাচে একে মোৰ লগতে। তেতিয়া নম্ৰতাই এবাৰ বাহিৰত প্ৰগ্ৰাম কৰিবলৈ গৈছে, তেতিয়া মোক কৈছিলে যে এনেকে লাইভ হ'ব তই চাবি নেকি, মই চাওঁ চাম চাম। তাৰপিছত 7টা বজাত আছিলে লাইভটো, মই মানে 6:30 পৰা ফোন চোন আগত থৈ বহি গৈছো আৰু চাম আৰু নাচ। খাজুৰাহত আছিলে এইটো প্ৰগ্ৰাম, মোৰ এতিয়াও মনত আছে। তাৰপিছতে মই লাইভটো চাইছো আৰু প্ৰথম যেতিয়া এণ্ট্ৰি কৰিছে, এতিয়া মোৰ গুৰু শ্ৰী অনিতা শৰ্মা মেম, তেখেত তাইৰো গুৰু, মই তাইৰ থ্ৰুদিয়ে তেখেতক পাইছো, গতিকে প্ৰথম যেতিয়া তেওঁলোকে এণ্ট্ৰি কৰিছে মোৰ মানে একদম চকু পানী ওলাই গ'ল। মোৰ মানে এনেকুৱা লাগিল যে মই ইয়াত কিয় বহি আছো, মোৰো শিকিব মন, ময়ো তাত থাকিব লাগিছিল। সেইদিনাখন মই মাক কৈছো যে মা আকৌ এবাৰ শিকিব পাৰিলে ভাল আছিলে, কিন্তু সেই কথাখিনি তাতেই মানে শেষ হৈ গ'ল আৰু, আকৌ পিছত সেইখিনি কথা নাই পতা। তাৰপিছত লকডাউনৰ সময়তো চবেই ভিডিঅ' বনায়, খুব ৰীল বনাইছিলো, তেতিয়া মই আৰু নম্ৰতাই ৰীল এটা বনাইছিলো ডান্সৰ, আৰু আমাৰ মানে এইটো আছে স্বভাৱ যে আমি কিবা এটা কৰিলে মেমক দেখাওঁ, আমাৰ মেমক দেখাওঁ, গতিকে তাই তেতিয়া সেই তাই আৰু মোৰ নাচটো মেমক দেখাইছিলে। তেতিয়া মেমে তাইক ক'লে আৰু যে হেৰি তাইকো লৈ আহিবা তুমি স্কুললে, তাই ইমান ভাল নাচিছে তেতিয়া লৈ আহিবা। তেতিয়া তাই মোক কৈছিলে জান তোক আমাৰ মেমে এনেকে মাতিছে, তই আহিবিচোন আহিবি এনেকে খুব জোৰ কৰি ক'লে আৰু, তই আহিবি একো নহয়। যে মোৰ ভয়ো লাগিছে যাম কিবা হয় চিনিও নাপাওঁ, আৰু তেতিয়া এনেকুৱা আৰু সেই সময়খিনিত মই কিন্তু বিচাৰি থকা নাছিলো, মানে ক'ৰবাত শিকো ক'ত বা স্কুল আছে কি আছে বিচাৰি থকা নাই, সেইখিনি সময় মোৰ ওচৰলে ভগৱানে মানে মোক নিজে নিজে সেই সময়টোলে ঠেলি দিলে। তাৰপিছত মেমৰ ওচৰলৈ গ'লো, লাহে লাহে লাহে লাহে মই এতিয়া মেমৰ লগত শিকি তেখেতে মোক এতিয়াও পথটো দেখাই নি আছে। আৰু সত্ৰীয়া মই সেই এবছৰ মংগলদৈ যে শিকিছিলো সেইখিনি জাষ্ট মোৰ সেই চিনাকিটোহে মই যে ক'লো সেই চিনাকিটোহে হ'লো মই সত্ৰীয়াৰ লগত, কিন্তু সত্ৰীয়াৰ বিষয়ে মই ইমান একো গম পোৱা নাছিলো বা বুজিও পোৱা নাছিলো, তেতিয়া সৰু আছিলো। গতিকে মোৰ এই সত্ৰীয়া জাৰ্ণিটোত আজি যে মোক ইয়াতে আপুনি মাতি আনিছে সত্ৰীয়াৰ লগত জড়িত বুলি, এই গোটেইখিনি আচলতে মোৰ গুৰুৰ ওপৰতেই যায়। তেখেতক মই যিটো গডমাদাৰ বুলি কয় মই তেখেতক গডমাদাৰ বুলিয়ে কওঁ মোৰ, কাৰণ মই ভাবোঁ সেই সময়খিনিত মেমেও এগৰাকী শিষ্যা বিচাৰি থকা নাছিল যে শিষ্যা এগৰাকী লাগে মোক, বা ময়ো সেই সময়খিনিত বিচাৰি থকা নাছিলো যে মোক গুৰু লাগে, কিন্তু কিবা প্ৰকাৰে মোৰ এনেকুৱা ফিল হয় ভগৱানে যেন আমাক মিলাই দিলে। এই মিলনটো মানে মোৰ সেইকাৰণে এনেকুৱা লাগে যেন আমাৰ ডেষ্টিনিয়ে আছিলে সেইটো, সেইকাৰণে মই খুব ইমোশ্যনেল হওঁ সদায় মেমৰ কথা ক'লে বা জাৰ্ণিটোৰ কথা ক'লে। গতিকে আজি তেখেতৰ লগতে মই আছো, আৰু এই পঢ়াৰ লগত মই আমি কেনেকৈ মেনেজ কৰোঁ সেই বস্তুটো আমাক মেমে শিকায়। আৰু মানে মই ভাবোঁ যে আমি বহুত ভাগ্যৱান আমি সকলো যে আমি মেমৰ নিচিনা এগৰাকী গুৰু পাইছোঁ, কাৰণ তেখেতে অকল নৃত্যটো আমাক শিকোৱা নাই, নৃত্যৰ লগতে জীৱনৰ কথা আমাক বহুত শিকাইছে, কেনেকৈ আমি জীৱনত আগুৱাই যাব লাগে, আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ কথাসমূহ কেনেকৈ আমি সকলো মেনেজ কৰিব লাগিব। এগৰাকী তুমি যেতিয়া নৃত্যশিল্পী হ'বা, এতিয়াও আমি শিকিহে আছো, এগৰাকী শিল্পী হ'বৰ কাৰণে কি কি প্ৰয়োজন, অকল তুমি নৃত্যটো কৰিলে নহ'ব, তুমি তাৰ লগত পঢ়া শুনা কৰিবই লাগিব, তুমি তাৰ লগত তোমাৰ নিজৰ কামখিনি কৰিবই লাগিব, কিন্তু সেইখিনি কৰিছোঁ মানে এনেকুৱা নহয় যে মোৰ নৃত্যলৈ সময় নাই, তুমি সেইখিনি মিলাবই লাগিব, তুমি যদি শিল্পী হ'ব বিচাৰা, তুমি যদি আৰ্টিষ্ট হ'ব বিচাৰা। গতিকে সেই কথাখিনি আমি মেমকো দেখিছোঁ, মেমে কেনেকৈ আৰু মেমৰ লগত থকাটো মানে আমাৰ গুৰুগৃহত থকাৰ নিচিনা লাগে, যদিও আমি আমাৰ ঘৰতে থাকোঁ কিন্তু আমি বেছি সময় মেমৰ লগতেই থাকোঁ, মেমে ভাত বনাই বনাই নাচ ভাবি থাকে, তেনেকৈ ধৰি লওক কাম কৰি কৰি আমাৰ লগত কথা পাতি থাকে, মেমৰ সেই লাইফষ্টাইলটো আমি দেখিছোঁ, গতিকে তাৰ পৰাই আমি অনুপ্ৰেৰণা পাওঁ, ইনস্পায়াৰ হওঁ আমি মেমৰ পৰাই বহুত। গতিকে সেই পঢ়া শুনাৰ লগত মিলাই আমি নাচটো কেনেকৈ আগুৱাই নিম, নৃত্যটো বা বাকী

0: যি আছে সকলোখিনি তেখেতে আমাক দেখুৱাই যায়, শিকাই যায়।
1: আপোনাৰ ব্যক্তিগত জীৱনত তেনেকুৱা কোনো প্ৰত্যাহ্বান আহিছে নেকি, যে নৃত্য আৰু পঢ়া শুনা বা বিভিন্ন কাম কাজৰ মাজত কেতিয়াবা?
0: প্ৰত্যাহ্বান তেনেকে মই অনুভৱ কৰা নাই বৰ্তমানলৈকে, কাৰণ এতিয়াতো পঢ়িয়ে আছো, গতিকে দিনত ক্লাছ কৰোঁ, সন্ধিয়া হ'লে মেমৰ ওচৰলৈ যাওঁ, আকৌ ৰাতি হ'লে আহি পঢ়া কাম কৰোঁ, আকৌ ধৰি লওক যিখিনি মেমে শিকালে সেইখিনি আহি পেলাই আকৌ আমি প্ৰেক্টিচ যিটো কৰোঁ। কিন্তু প্ৰত্যাহ্বান মই এতিয়ালৈকে মোৰ ক্ষেত্ৰত অনুভৱ কৰা নাই। পৰীক্ষা ক্ষেত্ৰত হ'লেও আমাৰ ধৰি লওক আগতে অলপ চলপকে চাই থওঁ, পঢ়ি থওঁ, বা পৰীক্ষাৰ আগত মেমেও আমাক প্ৰেছাৰ নকৰে, সেইখিনি সময়ত প্ৰেছাৰ নিদিয়ে যে নাচিবই লাগিব নাচিবই লাগিব। কিন্তু আমি সেইটো এতিয়া মোৰ অনুভৱ হৈছে আমি শিকি গৈছোঁ যে কেনেকে পঢ়াৰ লগত নৃত্যটো আমি বজাই ৰাখিব পাৰোঁ। গতিকে মই সেইটো প্ৰত্যাহ্বান এতিয়ালৈকে অনুভৱ কৰা নাই। ভৱিষ্যতে হয়তো যেতিয়া অলপ চাকৰি কথা আহিব পাৰে, হয়নে, যেতিয়া আকৌ আমি অলপ কেৰিয়াৰ অৰিয়েণ্টেড কথালৈ যাম, তেতিয়া হয়তো ক'ৰবাত নহয় ক'ৰবাত মই অলপমান সময়ৰ সেইখিনি প্ৰত্যাহ্বান দেখিব পাৰোঁ, কিন্তু বৰ্তমানলৈকে
1: অহা নাই। আৰু যিখিনি সময় এই সময়খিনিত যি কথা আপোনাৰ পৰা শুনিলোঁ, যিদৰে আপুনি সকলো কথা আমাক ভালদৰে বুজাই দিলে, এই কথাখিনি শুনি আমাৰো এনেকুৱা ভাৱ হোৱা নাই যে কেতিয়াবা প্ৰত্যাহ্বানে আপোনাক নৃত্যৰ পৰা একাষৰীয়া কৰি পঠাব বা পঢ়া শুনা চাকৰিৰ পৰা একাষৰীয়া কৰি পঠিয়াব। গতিকে এই যাত্ৰা এনেদৰে অব্যাহত থাকিব আপোনাৰো, আমি তাৰেই কামনা কৰিম। এতিয়া জানিব বিচাৰিম, সত্ৰীয়া নৃত্য কৰে আপুনি, আমি গম পালোঁ, সত্ৰীয়া সংস্কৃতিৰ লগতে এতিয়া জড়িত হৈ আছে, কিন্তু ইয়াৰ বাহিৰেও আপুনি কি কৰি ভাল পায় বা আজৰি সময়ত আপুনি কেনেকৈ কটাব বিচাৰে বাৰু?
0: নৃত্য আচলতে মই এটা এবাৰ এটা কথা কওঁ, সৰুকালৰ পৰাই মই টানি আনিছোঁ দেই। সৰুতে মই নাচি যে ভাল পাওঁ সেইটো মানে মই গম নাপাওঁ, মই এনে ধৰি লওক নাচি থাকোঁ বা মোৰ সেই গাত ক'ৰবাত নহয় ক'ৰবাত নাচটো আছে, সেইটো মাহঁতে বা বাহঁতে দেখা পায়। কিন্তু মোৰ সৰুৰ পৰা ইণ্টাৰেষ্ট খুব বেছি মানে অভিনয়, মই নাটক বিৰাট ভাল পাওঁ। আগতে চিৰিয়েল চালে মোৰ এতিয়াও বাহঁতে জোকায়, চিৰিয়েলখন চাই থাকোঁ নহয় মাহঁতৰ লগত, ধৰি লওক চিৰিয়েলখন শেষ হ'ল, তাৰ পিছৰখিনি মই ভাবি ভাবি এক্টিং কৰি খেলোঁ, মানে সেইটো খেলি থাকোঁ অকলে অকলে, মোক কোনো লগ নালাগে। মই সেই খেলোতে সেই সৰুৰ পৰাই মই কিবা নাটক কৰি থাকোঁ নিজে নিজে, গতিকে সেই অভিনয়ত মোৰ এটা বিৰাট ৰাপ এটা আছে সৰুৰ পৰাই। কিন্তু মই কেতিয়াও আনুষ্ঠানিকভাৱে শিকা নাই, সুযোগ পোৱা নাই, মানে সুযোগ বিচাৰিলে পালোহেঁতেন কিজানি, কিন্তু কেতিয়াও ময়ো আগবঢ়া নাই সেইটো হয়। কিন্তু এতিয়া কটনলে অহাৰ পাছত কটনত মই বহুতখিনি সুযোগ পাইছোঁ নাটক শিকিবলৈ, তাতে নাটক প্ৰথম শিকিছোঁ কৰিছোঁ, আৰু তাৰ পাছত ৰিচেণ্টলি মই অবিনাশ ছাৰৰ লগতো এখন নাটক কৰিলোঁ, তেনেকে গুণাকৰদেৱ গোস্বামী ছাৰৰ লগতো মই এখন নাটক কৰিলোঁ। গতিকে নাটকটো মই শিকিবলৈ খুব ইচ্ছা কৰোঁ আৰু মোৰ য'ত খুব এটা ৰাপ আছে। আৰু লগতে এতিয়া যিহেতু সত্ৰীয়া নৃত্য কৰি আছোঁ, তাৰ লগতে আমি খোলটো লাহেকৈ শিকিবলৈ আৰম্ভ কৰিছোঁ, কাৰণ তাল মান সেইখিনি আমাৰ খুবেই প্ৰয়োজন। গতিকে নৃত্যৰ লগতে খোলটো যদি অলপ অলপ শিকি থাকিব পাৰোঁ তেতিয়া ভাল বুলি ভাবোঁ, সেইকাৰণে খোলটো আৰম্ভ কৰিছোঁ শিকা।
1: নাটকৰ কথা ক'লে, লগতে অভিনয়ৰ সেই ধাউতিটোৰ কথা ক'লে আমাক, লগতে এতিয়া ক'লে খোলৰ কথা, খোল শিকি থকাৰ কথা, গতিকে আমি এই সুযোগ কেতিয়াও হেৰুৱাব নিবিচাৰোঁ। খোলটো আনিছে, গতিকে আমি শুনিব বিচাৰিম খোল বাদন।
0: হয়, খোলটো বজোৱাৰ আগতেই মই দুটামান কথা কৈ দিওঁ। খোলটো যিহেতু মই শিকি আছোঁ, গতিকে খুব বেছি পাৰফেক্টলিটো বজাবলৈ পৰাগে নাই, কিন্তু শিকি আছোঁ যিহেতু অকণমান। আমাক মই এতিয়া খোলৰ শিক্ষা গ্ৰহণ কৰি আছোঁ শ্ৰী পংকজ বৰুৱা ছাৰৰ তত্বাৱধানত। গতিকে তেখেতে শিকোৱা শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ পৰিতালখন মই অকণমান বজাই দিছোঁ।
1: ঠিক আছে।

0: এইটো পৰিতালৰ গামান আৰু ঘাটটো মই বজালো বৰ্তমান।
1: আচলতে সঁচাকৈ মহাপুৰুষ গুৰু দুজনাই দি যোৱা আমাৰ এই অনবদ্য সৃষ্টি আমি নৱপ্ৰজন্মই যদি জীয়াই নাৰাখো তেনেহলে কোনে জীয়াই ৰাখিব। এই কথাটো মানি চলি ইমান সুন্দৰকৈ সত্ৰীয়াৰ চৰ্চা অব্যাহত ৰাখি প্ৰত্যেকটো বস্তু শুদ্ধ ৰূপত জানিবলৈ, বুজিবলৈ, বজাবলৈ, লগতে নৃত্য কৰিবলৈ ইমান সুন্দৰকৈ চৰ্চা অব্যাহত ৰাখিছে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। পুনৰবাৰ কৈছো যে আমি যদি জীয়াই নাৰাখো মহাপুৰুষীয়া এই সংস্কৃতি কোনে জীয়াই ৰাখিব। গতিকে ভাল লাগিলে, মহাপুৰুষীয়া কথা যিহেতু আহি আছে গতিকে সাহিত্য সংস্কৃতি মহাপুৰুষীয়া শুদ্ধ ৰূপত জীয়াই ৰাখিবৰ বাবে নৱপ্ৰজন্ম হিচাপে কি কৰা উচিত আমি জানিব বিচাৰিম আপোনাৰ ধাৰণাৰে।
0: প্ৰথমে আচলতে আমি এই বস্তুটো জনাৰ বুজাৰ খুবেই দৰকাৰ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক যিখিনি দি থৈ গৈছে এটা বিশাল ভাণ্ডাৰ। তেওঁ জীৱনকালত কৰা যিখিনি সৃষ্টি সেইখিনি আমাৰ জীৱনকালত আমি শিকি শেষ কৰিব নোৱাৰোঁ, ইমান এটা ডাঙৰ ভাণ্ডাৰ তেওঁ আমাক দি থৈ গৈছে। অকল সত্ৰীয়া বুলি ক'লে অকল নৃত্যটো নহয়, সত্ৰীয়া বুলি ক'লে অকল সংগীত নহয়, গীত নহয়, তাত সাহিত্য বহুত আছে। যিটো আপুনি ক'লে মহাপুৰুষে সাহিত্য, তাত বহুত সাহিত্য আছে, আমি সেইখিনি পঢ়ি তাৰ বিষয়ে জানি সেইখিনি আচলতে এটা বহুত ডাঙৰ বিশাল এটা বিষয়। গতিকে সেইখিনি শিকাৰ প্ৰথমতে ইচ্ছাটো আমাৰ নতুন প্ৰজন্মৰ সেইটো থকাটো উচিত। আৰু মই ভাবোঁ যে এতিয়া আমাৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী তেওঁলোকে নৃত্য শিক্ষাৰ ক্ষেত্ৰত মই ভাবোঁ অভিভাৱকসকলেও সত্ৰীয়াটো প্ৰাধান্য দিছে। তেওঁলোকে এতিয়া মোৰ বহুত সৰু সৰু ল'ৰা ছোৱালী আমাৰ মেমৰ ডান্সৰ স্কুলত, অভিনয় ছ'চাইটি যিখন আমাৰ স্কুলৰ নাম, তাতেও আমি দেখোঁ একেবাৰে সৰু মাত ফুটিছে তেনেকুৱা ল'ৰা ছোৱালীও আহে শিকিবলৈ। গতিকে সেইটো ভাল লাগে দেখি যে অভিভাৱকসকলেও আগুৱাই দিছে সত্ৰীয়া নৃত্যটো বা সত্ৰীয়াৰ বিষয়ে, সত্ৰীয়া সংস্কৃতি আচলতে আমাৰ গোটেই সংস্কৃতিটো শিকাৰ বাবে তেওঁলোকক আগুৱাই দিছে। কিন্তু তাৰ উপৰিও এনেকুৱা বাধ্যবাধকতা নাই যে অকল সত্ৰীয়া নৃত্য কৰাসকলেহে বা সত্ৰীয়া বা বৰগীত গোৱাসকলেহে যে সত্ৰীয়া সংস্কৃতিটো জনা উচিত বা সেইখিনি আগুৱাই নিয়া উচিত। এই যিটো দায়িত্ব, সেই দায়িত্ব আমাৰ নৱপ্ৰজন্ম সকলোৰে আছে। সাহিত্যৰ লগত জড়িত তেওঁলোকেও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই সৃষ্টিখিনি জনাটো উচিত, হয়নে? তেনেকে আমাৰ যিখিনি ইতিহাসৰ ল'ৰা ছোৱালী আছে তেওঁলোকেও জনাটো উচিত। তেনেকে প্ৰত্যেকটো বিষয়তে আচলতে আমি জনাটো উচিত। আৰু বিষয় নহ'লেও আমাৰ নিজৰ সংস্কৃতিটো ধৰি ৰাখিবলৈ আচলতে নৱপ্ৰজন্মটো বিৰাট এটা দৰকাৰী কথা। এতিয়া আমি যিটো কওঁ যে বাহিৰৰ সংস্কৃতিটো আদৰি লোৱাটো বেয়া কথা নহয়, কিন্তু তাৰ লগতে নিজৰ সংস্কৃতিটো ধৰি ৰাখি সেইটো জানি, তাক জানিব চেষ্টা কৰি বুজি সেই আমাৰ নিজৰ যিটো আমাৰ পৰিচয় তাক আগুৱাই নিয়াটো আমাৰ কৰ্তব্য। গতিকে মই ভাবোঁ যে আমি যেতিয়া এনেকুৱা বহুত, এতিয়া আৰু আপোনালোকেও দেখিবলৈ পায় ছ'চিয়েল মিডিয়াতো বহুত আছে, বাহিৰত ফৰেন কাণ্ট্ৰিবিলাকতো আমাৰ সত্ৰীয়াটো বা আমাৰ সত্ৰীয়া সংস্কৃতি, অসমীয়া যিটো আমাৰ সংস্কৃতি সেইটো বহুত প্ৰচাৰ হয়। আমাৰ তাতে থকা যিখিনি অসমীয়া মানুহ তেওঁলোকে খুব জানিবলৈ চেষ্টা কৰে, আৰু তাতে থকা নন এছামিজ যিখিনি আছে অনা অসমীয়া তেওঁলোকেও জানিব চেষ্টা কৰে। গতিকে আমি যদি জীয়াই নাৰাখোঁ তেতিয়াহ'লে সেই বস্তু আমি উলিয়াই কেনেকৈ লৈ যাম? আৰু মই ভাবোঁ যে আমি যদি আমাৰ ৰুটছখিনি পাহৰি যাওঁ তেতিয়াহ'লে আমি ক'ৰবাত হেৰাই যাওঁ। আজি কিবা এটা বস্তু ট্ৰেণ্ড এটা আহিছে, আমি ট্ৰেণ্ডটো ফ'ল' কৰি কিবা এটা বস্তু ভাল পাইছোঁ, সেই বস্তুটো কিন্তু সদায় চিৰকালৰ বাবে নহয়। চিৰকালৰ বাবে আমি আমাৰ পৰিচয়টো ধৰি ৰাখিব লাগিব। গতিকে তাৰ বাবে আমি আমাৰ সংস্কৃতিটো জনাটো দৰকাৰ। আৰু আমি যদি আজি বাহিৰত যাওঁ, সেই তাৰে মানুহসকলে যদি আমাক সোধে তুমি ক'ৰ পৰা আহিছা, তোমাৰ সংস্কৃতিটোৰ বিষয়ে কোৱা, আমি যদি তেতিয়া নাজানো ক'বলৈ, সেইটো আমাৰ বাবে লাজৰ কথা হ'ব। গতিকে মই অনুৰোধেই কৰিছোঁ আজি ইয়াৰ পৰাই যে সকলো আচলতে আমাৰ অভিভাৱকসকলৰো এইটো এটা দায়িত্ব যে নিজৰ ল'ৰা ছোৱালীক আমাৰ সংস্কৃতিৰ বিষয়ে জনোৱাটো। যদিও ইংলিছ মিডিয়ামত পঢ়োৱা, আৰু ইংলিছ মিডিয়ামতো হয়, ময়ো ইংলিছ মিডিয়ামত পঢ়া, মই কোৱা নাই সেইটো, কিন্তু তথাপি কিছুমান হয়তো স্কুলত নহ'বও পাৰে। গতিকে অভিভাৱকসকলৰ সেইটো এটা দায়িত্ব যে ল'ৰা ছোৱালীক শিকোৱাটো আমাৰ সংস্কৃতিৰ বিষয়ে। অকল স্কুলত দি দিলে সেইখিনিতে দায়িত্ব শেষ হৈ নাযায় বুলি মই ভাবোঁ। গতিকে আমাৰো এতিয়া আমি ডাঙৰ হৈছোঁ, ছ'চিয়েল মিডিয়া আজিকালি সকলো বস্তুৱেই এভেইলেবল, গতিকে নিজেই নিজৰ সংস্কৃতিটোৰ বিষয়ে জানিব চেষ্টা কৰাটো মই ভাবোঁ এটা পাৰ্ট।
1: আৰু সেইকাৰণে আচলতে কোৱা যায় শিপাক পাহৰি কোনো কাম কৰিলে আচলতে সেই কামটো কেতিয়াও সফল নহয়,
0: একেবাৰে
1: শিপাক খামুচি আমি ধৰিবই লাগিব, শিপাডালক লৈহে আমি আগুৱাই যাব পাৰিম, তাৰ পাছতহে আমাৰ গছজোপা হ'ব।

0: এআই সামিট হল দিল্লী, তাতেও আমি সত্ৰীয়া নৃত্য কৰি আহিছো। লগতে বিভিন্ন ঠাইত তেনেকে কুম্ভ মেলাত আমি কৰিছো সত্ৰীয়া নৃত্য আমাৰ গুৰুৰ লগত। গতিকে বিভিন্ন জেগাত কৰবাখিনিত মই নিজেও গৈছো, কৰবাখিনিত হয়তো মই নাই যোৱা, মোৰ গুৰুৱে গৈছে, কিন্তু সত্ৰীয়াটো তেনেকে চলি আছে। অকল আমাৰ অসম বা ভাৰততে নহয়, ভাৰতৰ বাহিৰতো বিভিন্ন দেশত সত্ৰীয়াটো এতিয়া প্ৰচাৰ হৈ আছে।
1: জানিব চেষ্টা কৰিম, যেতিয়া বাহিৰলৈ যোৱা হয় নৃত্যৰ বাবে, যেতিয়া অসমক প্ৰতিনিধিত্ব কৰি যোৱা হয়, অসমৰ কথা সুধিলে অসমৰ কথা কেনেদৰে প্ৰকাশ কৰিব মন যায় বা মনলৈ কেনেকুৱা ভাব আহে বাৰু, যেতিয়া বেলেগে অসমখনৰ কথা সুধে, যেতিয়া সত্ৰীয়া নৃত্যটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰে তেতিয়া?
0: বিৰাট ভাল লাগে আচলতে। এই প্ৰশ্নটোৰ পৰা মোৰ এটা কথা মনলৈ আহিছে, আমি এবাৰ যেতিয়া কুম্ভ মেলাত গৈছিলোঁ, আমি ঠিক নৃত্য প্ৰদৰ্শন কৰি নামিছোঁ আমি মঞ্চৰ পৰা, তেতিয়া আমাৰ ওচৰলৈ মহাৰাষ্ট্ৰৰ মুম্বাইৰে হ'ব দেই, মুম্বাইৰ মানুহ কেইগৰাকীমান আহিছে আৰু তেওঁলোকে মানে ইমান ফূৰ্তি পাইছে, তেওঁলোকে মানে কান্দিছে আৰু, আহিছে আমাৰ ওচৰত সেইফালে কৈছে ইমান ভাল লাগিল, আজি প্ৰথম এনেকুৱা এটা বেলেগ এটা দেখিছোঁ সত্ৰীয়া। ভাৰতনাট্যম বা কথক হয়তো দেখি থাকে, কিন্তু সত্ৰীয়াটো যদিও প্ৰচাৰ হৈ আছে, হয়তো সকলো মানুহে নাই পোৱা এতিয়া বস্তুটো, গতিকে তেওঁলোকে দেখি ইমান ভাল পাইছে। আৰু মই এই কথাটো খুব ছাৰপ্ৰাইজিং হয়, মই আচৰিত পাওঁ যে আমাৰ সত্ৰীয়া নৃত্যটো বা সত্ৰীয়া যিখিনি আমাৰ কণ্টেণ্ট বিষয়, সেই বিষয়খিনি বুজিবলৈ খুব সহজ, খুবেই সহজ। আমি এতিয়া কৃষ্ণৰ লীলা যেতিয়া দেখুৱাই আছো, তাত আমাৰ যিখিনি বৰগীত বাজি আছে বা যিখিনি আমাৰ মিউজিক, আমাৰ যিটো সংগীত, সেই সংগীতখিনি বুজি আমাৰ যিখিনি অভিনয়, আমাৰ যিটো নৃত্য, সেই নৃত্যটো সকলোৱে আদৰিবলৈ সহজ পায়। গতিকে সেইকাৰণে মই ভাবোঁ যে বাহিৰতো আমি যেতিয়া নৃত্য প্ৰদৰ্শন কৰিবলৈ যাওঁ, আমাৰ অডিয়েঞ্চখিনিয়ে খুব সহজতে বস্তুটো ল'ব পাৰে, আৰু আমাৰ ওচৰলৈ যেতিয়া আহে তেওঁলোকে আৰু সেই বস্তুটো জানিবলৈ ইচ্ছা কৰে যে বস্তুটো ক'ৰ হয়, কেনেকৈ হয়, মানে ইমান ধুনীয়া, ইমান বুজি, আৰু যিকোনো বস্তু এটা বুজি পালে সেই বস্তুটো জানিবলৈ বেছিকৈ মন যায়। কিবা এটা যদি আমি বস্তু বুজি পোৱা নাই, তেতিয়াহ'লে হয়তো ইমান গুৰুত্ব নিদিব পাৰে, কিন্তু সত্ৰীয়া বস্তুটো, যদি মই অকল সত্ৰীয়াৰ কথা ক'ব যাওঁ, ইমান সুন্দৰ আৰু ইমান সহজ বুজিবলৈ যে আমি সেই ৰেছপঞ্চটো খুব ভাল পাওঁ। আৰু অসমৰ কথা লাহেকৈ তেনেকৈ কোনেও অসমৰ কথা জানিবলৈ নাহে, আজিকালি চবেই গম পাইছে, অসমৰ কথা চবেই গম পাইছে, কিন্তু সেই যেতিয়া অসমক প্ৰতিনিধিত্ব কৰিবলৈ যাওঁ খুব গৌৰৱ অনুভৱ কৰোঁ। আৰু সত্ৰীয়াটো নাচি মঞ্চৰ পৰা নামি আহিলে নিজকে বিৰাট ভাল লাগে যে মহাপুৰুষজনে আমাক ওপৰৰ পৰা আশীৰ্বাদ দি আছে।
1: যেতিয়া বাহিৰলৈ যোৱা হয় বা অসমৰো বিভিন্ন ঠাইলৈ যোৱা হয়, তোমালোকে বৰ্তমান এই সাধনা অব্যাহত ৰাখিছা, চৰ্চা অব্যাহত ৰাখিছা, গতিকে কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছা নেকি এই ক্ষেত্ৰত, যিহেতু দূৰ দূৰণিলৈ যোৱা হয় বা অসমৰে বিভিন্ন ঠাইলৈ যাবলৈ, এতিয়া গুৱাহাটীৰ পৰা যাবলৈ বেলেগ এখন জিলালৈ, তেতিয়াই কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছে নেকি বিভিন্ন ক্ষেত্ৰত?
0: দূৰলৈ যাবলৈ অসুবিধাৰ সন্মুখীন হোৱা নাই তেনেকে, কাৰণ সেইখিনি আচলতে এতিয়া আমি যিটো পৰ্যায়ত আছো আমি এতিয়াও শিষ্যা, গতিকে যিখিনি অসুবিধা মই সেইকাৰণে সেইটো বিষয়ে বহুতকৈ ক'ব নোৱাৰিম চাগে, কাৰণ সেইখিনি অসুবিধা অলৰেডি আমাৰ গুৰুৱে সেইখিনি ছল্ভ কৰে বা তেখেতে সেইখিনি সমাধান কৰি আমাক আচলতে সেইখিনি কেতিয়াও এতিয়ালৈকে ফেচ কৰিব দিয়া নাই। কিন্তু মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ যে বাহিৰত আমাৰ নাচটো যিমান, আমাৰ নৃত্যটো, আমাৰ সংস্কৃতিটো যিমান চেলিব্ৰেট কৰে, সিমান হয়তো আমাৰ অসমতে অলপ কম। আমাৰ অসমত হয়তো যিটো শাস্ত্ৰীয় নৃত্য, সেই শাস্ত্ৰীয় নৃত্যক লৈ সাধনাটো অলপ কম কম যেন মোৰ অনুভৱ হয়। সেই বস্তুটোত, সেই ক্ষেত্ৰটোত মই ভাবোঁ যে চৰকাৰে হয়তো আৰু বহুতখিনি কাম কৰিব পাৰে, কাৰণ বাহিৰত এতিয়া আমি যেতিয়া যাওঁ, যিবিলাক মিউজিক ফেষ্টিভেল হয় বা ডান্স ফেষ্টিভেল হয়, সেইখিনি বেছিভাগে চৰকাৰী ডান্স ফেষ্টিভেল থাকে, তাৰ গভমেণ্টে কৰে। ধৰি লওক এতিয়া আমি খাজুৰাহত যাওঁতে খাজুৰাহ ডান্স ফেষ্টিভেল, তাত গভমেণ্ট জড়িত হৈ থাকে। তেনেকুৱা ধৰণৰ কিছুমান ইনিচিয়েটিভ, তেনেকুৱা ধৰণৰ অনুষ্ঠান আমাৰ অসমতো হয়তো পাতিব পাৰে। সেই ক্ষেত্ৰত যদি আৰু অলপ চৰকাৰে বা এই গোটেই বিষয়টোৰ লগত জড়িত সকলে যদি, বিষয়ববীয়াসকলে যদি অলপ চিন্তা সাধনা কৰে, মোৰ মতে আৰু অলপ আমি আগুৱাই নিব পাৰিম গোটেই সংস্কৃতিটো। কিন্তু তেনেকে দূৰলৈ যোৱাৰ ক্ষেত্ৰত বা অহাৰ ক্ষেত্ৰত আমাক সমস্যাৰ সন্মুখীন হবলৈ এতিয়ালৈকে দিয়া নাই। এইখিনি কিবা যদি সমস্যা হয়, সেই সমস্যাখিনি আমাৰ গুৰুসকলে সমাধান কৰি আমাক লৈয়ে যায়, গতিকে হয়তো ডাঙৰ হলে আমি সেইখিনি বস্তু বুজি
1: পাওঁ। এটা ভাল লগা কথা আছে।
0: হয় হয়।
1: আৰু সৰুৰ পৰা যিহেতু এই ক্ষেত্ৰতে জড়িত হৈ থকা গম পাইছো, মাজত কিছুমান প্ৰত্যাহ্বান আহিব পাৰে, মাজত অলপ গেপ পৰিব পাৰে, তথাপিও

0: ক্ষেত্ৰতে বৰ্তমান চৰ্চা অব্যাহত ৰাখিছে আপুনি। গতিকে এটা কথা আমি জানিব চেষ্টা কৰিম, প্ৰথম যেতিয়া আমি সত্ৰীয়া নৃত্য শিকো তেতিয়া মূল সত্ৰীয়া নৃত্যৰ ভেটিয়ে হৈছে মাটি আখৰা। মাটি আখৰা আমি শিকো, শিকিব গুৰুসকলেও সকলোকে শিকাবলৈ চেষ্টা কৰে, সকলোৱে শিকায়। আৰু সেই মাটি আখৰা আৰু বৰ্তমান বিশেষকৈ সেই আগৰ পৰা চলি অহা যি যোগাসন, বৰ্তমান যোগাসন আৰু মাটি আখৰা এই দুয়োটাৰ মাজত এক এৰাব নোৱাৰা সম্পৰ্ক। গতিকে যোগাসন আৰু মাটি আখৰা বস্তুটো দুয়োটাই এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে, এই ক্ষেত্ৰত কি ক'ব আপুনি?
1: হয়, এইটো আচলতে সেইটো মই যিটো ক'লো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰোঁতে এই আটাইখিনি দিশ ইমান ভালকৈ চালি জাৰি চায় এই এটা জীৱনকালতে। আমিও এতিয়া তেখেতো আমাৰ নিচিনা নহয়, তেখেত বাৰু ভগৱানৰ ৰূপ আছিলে কিন্তু তথাপি তেখেতো মানুহেই আছিল। কিন্তু এতিয়া আমি কিবা এটা কৰিব গ'লে হয়তো কোনোবাখিনিত আমি ৰৈ যাওঁ, কোনোবা ক্ষেত্ৰত আমাৰ কিবা এটা বস্তু এৰ খাই যায়, কিন্তু তেওঁৰ কথা ভাবিলে আচৰিত লাগে যে সকলোখিনি দিশ তেওঁ ইমান ভালকৈ সামৰি পেলাই এই সংস্কৃতিটো আচলতে সৃষ্টি কৰিছিলে গোটেই আমাৰ মহাপুৰুষীয়া যিটো সংস্কৃতি, যে তেখেতে যোগাসনৰ পৰা আৰম্ভ কৰি আমাৰ জীৱনটো, আমাৰ লাইফষ্টাইলটো কেনেকে ভাল কৰিব পাৰি। সেইটো সময়ত হয়তো এতিয়া কানেক্টিভিটি যেনেকুৱা তেনেকুৱা আগতে নাছিলে, গতিকে যোগাসন আমাৰ ইয়াৰে গাঁৱে ভূঞে মানুহ কিমান অৱেৰ আছিলে সেইটো আমি নাজানো। গতিকে তেওঁ গোটেই ভাৰতত তেওঁ ঘূৰি তেখেতে সকলোৰ পৰা জ্ঞান আনি তেখেতে যে আমাৰ অসমত এটা অসমীয়া সংস্কৃতিৰ নতুন সৃষ্টি, য'ত তেওঁ যোগাসন, নৃত্য, অভিনয়, ভাওনা, নাটক আছে আমাৰ, সকলোখিনি সামৰি তাতে সাহিত্য লগাই কেনেকে আমাক আমাৰ এই লাইফষ্টাইলটো আৰু আগুৱাই নিছে। আমাক হয়তো আমি পিছপৰি আছিলো চাগৈ সেইটো সময়ত বাকী দেশসকলৰ লগত, কিন্তু আমাক যেনেকে আগুৱাই আনিলে সেইটো আচলতে এটা বিৰাট ভাবিবলগীয়া কথা। গতিকে হয়, যোগাসনৰ ইপিঠি সিপিঠি বুলি যিটো আপুনি ক'লে মাটি আখৰা, মাটি আখৰা কৰি থাকিলে আমাৰ বডিত ফ্লেক্সিবিলিটি বাঢ়ে, আমাৰ নৃত্যত লগতে আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল হয়। গতিকে মই ভাবোঁ যে মাটি আখৰাটো সকলোৱে কৰাটো উচিত, আৰু যোগাসনত হয়তো ক'ৰবাত নহয় ক'ৰবাত কিছুমান বস্তু নোৱাৰিব পাৰে বা অলপ যিটো আমি কওঁ ব'ৰ লাগি যাব পাৰে, কিন্তু মাটি আখৰাত আমাৰ মিউজিক আছে, আমাৰ বল আছে, তাল আছে, গতিকে সেইটো কৰিবলৈও মানুহৰ ভাল লাগে। গতিকে এইটো বিৰাট এটা ইণ্টাৰেষ্টিং বস্তু যে ইমান ধুনীয়াকে তেখেতে মানুহবিলাকৰ মাজত প্ৰচাৰ কৰিছিলে বস্তুটো, যে কেনেকে এনজয় কৰিব পাৰোঁ আমি কেনেকে বস্তুবিলাক, সেইটো সঁচাকে বিৰাট ভাল লগা কথা।
0: নৃত্যৰ মাজেৰে সেই স্বাস্থ্যৰ ক্ষতি নোহোৱাকৈ নৃত্য কৰি লগতে আনন্দত সেই নৃত্যটো কৰি মাটি আখৰা কৰি গোটেই বস্তুখিনি সামঞ্জস্য কৰি কেনেদৰে তেতিয়াই তেওঁ এই সৃষ্টিটো কৰিছিলে আচলতে সঁচাই এক মানে এতিয়া আমি যদি এই পৰিস্থিতিত থাকি সেই সময়ৰ কথা ভাবোঁ, আপুনি যিহেতু অলপ আগত ক'লে যে এই জীৱনকালত আমাৰ জীৱনকালত তেওঁ যিমানখিনি কৰি থৈ গ'ল সেইখিনি আমাৰ শিকায়ে নহ'ব, শেষ নহয়। গতিকে ঠিক তেনেকুৱা ধৰণৰে কিছুমান কথা, কিছুমান প্ৰসংগ আহি যায়। যিহেতু আপুনি নাটকৰ কথাও ক'লে, মহাপুৰুষীয়া যি নাটক আছে আৰু যিমানখিনি জানো সত্ৰীয়া নৃত্যৰ লগত, সত্ৰীয়া নৃত্যৰ লগত সেই মহাপুৰুষীয়া নাটকৰ যিসমূহ গীত আছে এই গীতৰ এক সম্পৰ্ক গভীৰ, গতিকে এই ক্ষেত্ৰত কি ক'ব?
1: হয়, আমাৰ বেছিভাগ সত্ৰীয়াৰ যিখিনি আমি শুদ্ধ নাচ বুলি কওঁ সেই শুদ্ধ নাচখিনি আমাৰ ভাওনাৰ পৰাই অহা, যেনেকে গোপী নাচ হ'ব পাৰে, তেনেকে আমাৰ গোসাঁই প্ৰৱেশৰ নাচ, ঝুমুৰা, এইসকল আমাৰ সেই অংকীয়া তাঁতৰ পৰাই অহা, বা ঝুমুৰা শ্ৰী শ্ৰী মাধৱদেৱে লিখা ঝুমুৰা নাটৰ পৰা অহা। গতিকে মানে এই নৃত্যখিনিহে আমাৰ ভাওনাৰ লগত একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত, একেবাৰে ভিতৰুৱা এটা ভাগ নৃত্যখিনি আমাৰ নাটকৰ ভাওনাৰ এটা ভাগ। গতিকে ভাওনাৰ সেই গীতসমূহ নোহোৱাকে, ভটিমা আমাৰ আছে, ভটিমা নোহোৱাকে আমাৰ সত্ৰীয়া নৃত্যটো আধৰুৱা আচলতে। আৰু এতিয়া ধৰি লওক আমাৰ যিসকল বৰগীতসমূহ আছে, আমাৰ মহাপুৰুষ দুজনাই লিখি থৈ যোৱা বৰগীতসমূহ আছে, সেই বৰগীতসমূহতো আমি কৰোঁ, কিন্তু আমাৰ যিটো ভেটি, মূল ভেটিটোৱেই আমাৰ ভাওনাৰ লগত, ভাওনাৰ পৰা
0: জড়িত। জানি খুব বেছি ভাল লাগিল, আৰু ইমানখিনি কথা আপুনি কৈছে যে মাজতে গেপ হৈছে, এতিয়া আকৌ নতুনকে শিকি আছে, এই শিকা সময়খিনিত বিভিন্ন ঠাইত আপুনি অনুষ্ঠান পৰিৱেশন কৰিছে, বিভিন্ন ঠাইত আপুনি গৈছে, গতিকে এইখিনি সময়তে ইমান সুন্দৰকৈ আপুনি সকলো জ্ঞান শুদ্ধ ৰূপত আহৰণ কৰি ইমান সুন্দৰকৈ আজি প্ৰকাশ কৰিছে, সঁচাকৈ আমাৰ বহুত বেছি ভাল লাগিছে। এতিয়া ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কিছু জানিব চেষ্টা কৰিম আপোনাৰ।
1: হয়, ভৱিষ্যত পৰিকল্পনা যদি মই প্ৰথমতে পঢ়া শুনাৰ ফালৰ পৰা যদি কওঁ, এতিয়া পঢ়া শুনাখিনি অব্যাহত আছে, সেইখিনি কৰিব লাগিব, গ্ৰেজুৱেশ্যন অপশ্যন মাষ্টাৰ্ছ কৰিম, তাৰপিছত চাকৰি চাওঁ। আৰু নৃত্যৰ ক্ষেত্ৰত বা সংস্কৃতিটোৰ ক্ষেত্ৰত যদি কওঁ, প্ৰথমতে মই ভাবোঁ এতিয়া শিকা বহুত প্ৰয়োজন, এতিয়া শিকিবলৈ আৰু বহু বাকী আছে। আৰু শাস্ত্ৰীয় নৃত্য অকল সত্ৰীয়া বুলি নহয়, যিকোনো শাস্ত্ৰীয় গীত বা নৃত্য কেতিয়াও শিকাৰ অন্ত নাই। আৰু শাস্ত্ৰীয় বুলি নহয়, আচলতে যিকোনো কথাতে শিকাৰ অন্ত নাই। আৰু এতিয়া যিহেতু মই শিকিয়ে আছো, গতিকে প্ৰথমতে মই বস্তুখিনি ভালকৈ আহৰণ কৰিবলৈ চেষ্টা কৰিম। আৰু তাৰপিছত তাৰ লগে লগে যেতিয়া পৰিস্থিতি সলনি হয়, সেইমতে মই আমাৰ নৃত্যটো, আমাৰ সংস্কৃতিটো কেনেকৈ প্ৰচাৰ কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত কাম কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমাৰ জেনেৰেশ্যন বা আমাৰ আগৰ যিসকল আছে, তেওঁলোকে ৰিচাৰ্চৰ কামত বহুত সত্ৰীয়াটোক আগুৱাই লৈ গৈ আছে, আৰু ৰিচাৰ্চটো আমাৰ কাৰণে বহুত দৰকাৰ হৈ গৈছে এতিয়া। কাৰণ ৰিচাৰ্চ নকৰিলে আমি সেই বিষয়টোৰ বিষয়ে আৰু ভালকৈ জানিব নোৱাৰিম। গতিকে ৰিচাৰ্চৰ ক্ষেত্ৰতো আৰু কাম কৰিব পাৰোঁ যদি, সেইটো আগুৱাই নিবলৈ চাম। আৰু নিজে ৰিচাৰ্চ নকৰিলেও আৰু ঢেৰ ৰিচাৰ্চ আছে, আমাৰ অলৰেডি আছে, আমি সত্ৰসমূহত যাব লাগে। সত্ৰসমূহৰ পৰা শুদ্ধকৈ সেই বস্তুখিনি, আমাৰ যিখিনি সত্ৰীয়াৰ আমাৰ অলংকাৰ বুলিয়ে যদি কওঁ, যিখিনি আছে সেই বস্তুখিনি শুদ্ধকৈ আমি সত্ৰৰ পৰা শিকাটো মই ভাবোঁ উচিত। গতিকে আমি সত্ৰসমূহত গৈ সেইখিনি আহৰণ কৰিব লাগে, সেইখিনি উলিয়াই আনি তাক কেনেকৈ শুদ্ধভাৱে আমি আগুৱাই লৈ যাব পাৰোঁ, আকৌ আমাৰ পাছৰ প্ৰজন্মক আমি কেনেকৈ দিব পাৰোঁ, আচলতে সেইটো এটা বিৰাট গুৰুত্বপূৰ্ণ কথা। কাৰণ আমাৰ সংস্কৃতিটোৱে হৈছে গুৰু শিষ্য পৰম্পৰা। গতিকে এই গুৰু শিষ্য পৰম্পৰাটোত আমি শুদ্ধভাৱে শিকি সেইখিনি আকৌ আগুৱাই আকৌ আমাৰ পৰৱৰ্তী প্ৰজন্মক কেনেকৈ দিব পাৰোঁ, সেইটোৰ চেষ্টা থাকিবই। আৰু তাৰ লগতে সময় সাপেক্ষে যিখিনি মোৰ সামৰ্থ্য অনুযায়ী মই যিমান কৰি যাব পাৰোঁ সিমান কৰি যাবলৈ চেষ্টা কৰিম। আৰু শৰীৰ চৰ্চা, মাটি আখৰাৰ জৰিয়তে যেনেকৈ শৰীৰ চৰ্চাও হয়, গতিকে মই ভাবোঁ যে মোৰ জীৱনটোৱে আচলতে নৃত্য অবিহনে মোৰ জীৱনটো আধৰুৱা, মোৰ নৃত্যই মোৰ জীৱন হৈ গৈছে। গতিকে সেইটোক পাহৰি বা সেইটোক বাদ দি পেলাইতো মই ভাবিবই নোৱাৰোঁ জীৱনটো মোৰ এতিয়া। গতিকে মোৰ লগতেই থাকিব নৃত্য, আৰু মই নৃত্যৰ কাৰণে যিমান কৰি যাব পাৰোঁ কৰি যাব চেষ্টা কৰিম।
0: প্ৰথমতেই কৈছিলে বাৰ কথা,
1: হয়,
0: গতিকে বাৰ পৰা অনুপ্ৰাণিত হৈ নৃত্যৰ ক্ষেত্ৰখনলৈ আপুনি আহিলে। বা বৰ্তমান কি কৰি আছে আৰু বায়ে এই সত্ৰীয়া সংস্কৃতিৰ লগত এতিয়া কেনেদৰে জড়িত হৈ আছে?
1: হয়, বা এতিয়া বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিত তেখেতে PhD কৰি আছে জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্টত। তেখেতে সত্ৰীয়াটো তেখেতে গুণীন কৰিলে সত্ৰীয়া, মাজতে মোৰ নিচিনাকে তেওঁৰো অলপ গেপ হৈ গৈছিলে গুৱাহাটীত অহাৰ পাছত, কিন্তু এতিয়া আকৌ তেখেতে আমাৰ গুৰু শ্ৰীমতী অনিতা শৰ্মা মেমৰ ওচৰতে তেখেতে আকৌ এতিয়া আকৌ আৰম্ভ কৰিছে। গতিকে তেখেতেও সেই PhD ৰিচাৰ্চ বা নিজৰ একাডেমিক যিটো জীৱন, সেইটোৰ লগতে নাচ নৃত্যটো আগুৱাই নিয়াৰ চেষ্টা কৰি আছে বৰ্তমান।
0: ঘৰখনৰ দুইগৰাকী সন্তানেই সাহিত্য সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। বৰ্তমান মহাপুৰুষীয়া সাহিত্য সংস্কৃতিৰ এই ধাৰা ঘৰখনৰ জৰিয়তে আচলতে অব্যাহত ৰাখিছে বুলি ক'ব লাগিব এক প্ৰকাৰে।
1: দুয়োগৰাকীয়ে সংস্কৃতিৰ লগত জড়িত বুলি যিহেতু আপুনি ক'লে, আচলতে মা আৰু দেউতাই যদিও আনুষ্ঠানিকভাৱে কোনো এটা বিষয়ত শিক্ষা গ্ৰহণ কৰা নাই, তথাপি মা আৰু দেউতাৰ বহুত তাতে ইণ্টাৰেষ্ট আছে। খুব মায়ে ধৰি লোৱা সৰুতে কিজানী শিকাৰ সেই সুযোগটো পালে মায়েও খুব ভালকে শিকিলে হয়, নাচিলে হয়, কিন্তু মই মাৰ সেই ভিতৰত সেইখিনি দেখা পাওঁ। আৰু তেনেকে দেউতাও খুব খোল চোল বজায়, যদিও আনুষ্ঠানিকভাৱে শিকা নাই, গাঁৱততো নামঘৰত শিকায় আগতে, তেনেকে খোল তবলা খুব বজায়, গীত মাতৰ লগত জড়িত, খুব ভাল পায় তেওঁলোকে। গতিকে তেওঁলোকে সদায়ে আমাক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰে।
0: সেইকাৰণে আচলতে প্ৰথমতেই কৈছো যেন সপোন আৰু সংস্কাৰৰ প্ৰথম ভেটিয়েই ঘৰখন, আৰু সেই ঘৰখনৰ পৰাই আপোনাৰ এই যি যাত্ৰা, এই যাত্ৰা বৰ্তমানলৈকে আগুৱাই গৈ আছে আৰু ভৱিষ্যতলৈ যাব, গতিকে সেই আশা ৰাখিলো আমি। এতিয়া বিহু নাচৰ যিহেতু কথা আপুনি কৈছিলে, গতিকে বিহু নাচৰ ক্ষেত্ৰত আপুনি বৰ্তমান কি কৰি আছে?
1: বিহু মই খুব ভাল পাওঁ আচলতে, ফূৰ্তিত নাচোঁ মই বিহুটো। গতিকে বিহুটো তেনেকৈ মই ফূৰ্তিতেই এতিয়া নাচি আছোঁ। বিহুটো মই তেনেকৈ পেচাগতভাৱে আগুৱাই লৈ যোৱা নাই, বৰ্তমান মই সত্ৰ নৃত্যৰ লগতেই জড়িত। কিন্তু বিহুটো তেনেকৈ কলেজত হওক, ইউনিভাৰ্চিটিত হওক, কেতিয়াবা কিছুমান অনুষ্ঠানত নৃত্য কৰোঁ, মই নাচোঁ বিহু। কিন্তু তেনেকৈ পেচাগতভাৱে আমাৰ ইয়াতে যি বিহু হয়, ধৰি লওক বৰ বিহুৱতী, তেনেকৈ মই এতিয়া এইখিনি কৰি থকা নাই। কিন্তু বিহুটো খুব ভাল পাওঁ আৰু ভাল পাওঁ কাৰণেই বিহু নাচোঁ।
2: বিহু আমাৰ প্ৰাণত আছে। বিহু বুলি ক'লে আচলতে আনন্দ, উৎসাহ আৰু লগতে সেই ৰঙৰ বতৰা কঢ়িয়াই আনি পেলাই যিটো মানে উল্লাসত নচা হয় সেইটোৱে আৰু বিহু নাচ। গতিকে বৰ্তমান আমি দেখিব পাইছোঁ যে সত্ৰীয়া নৃত্য হওক বা বিহু নাচ হওক, এই গোটেইখিনি সাহিত্য সংস্কৃতি বিদ্যালয় বিশ্ববিদ্যালয় সকলোতে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। আৰু এই ক্ষেত্ৰত আপুনি নৱপ্ৰজন্মৰ এগৰাকী সত্ৰীয়া নৃত্যৰ চৰ্চা অব্যাহত ৰখা ছাত্ৰী বুলিয়েই কৈছোঁ, আপুনি কি ক'ব?
1: হয়, এইটো এটা বিৰাট আচলতে ভাল লগা কথা যে এতিয়া আমাৰ পাৰফৰ্মিং আৰ্ট বুলি আচলতে এটা বিভাগ এতিয়া বহু ইউনিভাৰ্চিটিত বিশ্ববিদ্যালয়ত খুলিছে, অন্তৰ্ভুক্ত কৰিছে, আৰু লগতে পাৰফৰ্মিং আৰ্টৰ কাৰণেও ইউনিভাৰ্চিটি এতিয়া আমাৰ আছে। গতিকে এই যে আমাৰ ছ'চাইটিত এতিয়া এই বস্তুটো যে অনুভৱ কৰিছে যে সংস্কৃতি, নৃত্য, গীত, এই সকলোৰ ওপৰত আমি সাধনা চৰ্চাটো এটা যে আনুষ্ঠানিকভাৱে আগুৱাই লৈ যাবলগীয়া এটা বিষয়, সেই বস্তুটো যে অনুভৱ কৰাটোৱে আমাৰ কাৰণে আচলতে এটা বহুত ডাঙৰ কথা। যে পাৰফৰ্মিং আৰ্ট এটা ডিগ্ৰী হ'ব পাৰে, আগতে আমাৰ সেই বস্তুটো হয়তো নাছিলে, কিন্তু এতিয়া যে সেই পাৰফৰ্মিং আৰ্টটো এটা ডিগ্ৰী হয়, এইটো এটা বিশাল এটা বিষয় যাৰ ওপৰত চৰ্চাটো খুবেই প্ৰয়োজন। সেই বস্তুটো আচলতে বিৰাট ভাল লগা এটা কথা। আৰু অকল বিশ্ববিদ্যালয় বুলিয়েই নহয়, এতিয়া বৰ্তমান আমাৰ NEP আহিছে, NEP অহাৰ লগে লগে আমাৰ স্কুলসমূহতো আৰ্ট এডুকেশ্যন বুলি এটা আছে আমাৰ বিভাগ। গতিকে সেই আৰ্ট এডুকেশ্যনৰ জৰিয়তে আমাৰ কেনেকৈ খেল ধেমালি হওক বা নৃত্য গীত মাতে হওক, এই সকলোৰ জৰিয়তে আমি কেনেকৈ শিক্ষা লাভ কৰিব পাৰোঁ, সেই সকলো বস্তু অন্তৰ্ভুক্ত হৈছে। গতিকে এইখিনি এটা বিৰাট ভাল কথা। আৰু মই যিটো কয় আমাৰ প্ৰগ্ৰেছিভ থিংকিং, এইটো মই ভাবোঁ এটা বহুত ভাল এটা প্ৰগ্ৰেছিভ থিংকিং, যে আমাৰ এই গোটেই লাৰ্ণিং যিটো প্ৰচেছ সেইটোত এতিয়া অকল এই ABCD পঢ়ি বা অকল কিতাপ পঢ়িয়ে নহয়, আমি পাৰফৰ্মিং আৰ্ট হিচাপেও বা ভিজুৱেল আৰ্ট হিচাপেও সেইটো শিক্ষা গ্ৰহণ কৰিব পাৰোঁ। এই গোটেই প্ৰচেষ্টাটো এটা বিৰাট ভাল কাম বা প্ৰচেষ্টা বুলি মই ভাবোঁ।
2: ইমান পৰে আমাৰ শ্ৰোতাসকলেও আপোনাৰ কথা শুনিলে আৰু আমিও ব্যক্তিগতভাৱে বহুখিনি উপকৃত হৈছোঁ। ইমান সুন্দৰকৈ নতুন প্ৰজন্মৰ এগৰাকী শিকাৰুৱে ইমান সকলো সাৱলীলভাৱে শুদ্ধ ৰূপত গোটেই বস্তুটোৰ জ্ঞান আহৰণ কৰি আমাকো সেই কোনোবা ক্ষেত্ৰত জ্ঞান বিলাই আজি আমাক কৃতাৰ্থ কৰিল। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে। আৰু গোটেই ঘৰৰ পৰিয়াল ভালে থাকক আৰু আপুনিও ভালে থাকক।
1: ধন্যবাদ। ময়ো পুনৰবাৰ আকৌ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আজি এই অনুষ্ঠানটিলৈ মাতি অনাৰ বাবে। আৰু সঁচাকৈ মোৰ বিৰাট ভাল লাগিলে যি কথা পাতি সকলো বিষয়ৰ ওপৰত। মই এইটো মোৰ প্ৰথম আচলতে এনেকৈ এটা সাক্ষাৎকাৰ নিচিনাই, মই একেবাৰে এক্সাইটমেণ্ট আছিল যদিও অলপ অলপ ভয়ো আছিলে, কিন্তু ইয়াতে আহি মোৰ বিৰাট ভাল লাগিলে। আৰু যিখিনি কথা মই শিকি আহিছোঁ সেইখিনি কথা মই আজি ইয়াতে আমি আলোচনা কৰিলোঁ, খুব ভাল লাগিলে। তাৰ মাজতে যদি কিবা ভুল ভ্ৰান্তি হ'ল মই সকলোৰে ওচৰৰ পৰা সেইখিনি ক্ষমা বিচাৰিম। আৰু লগতে আমাৰ যি শ্ৰোতাসকল আছে তেওঁলোকে যদি কিবা ভুল দেখুৱাই দিয়ে তেতিয়াহ'লে মই খুব ভাল পাম।
2: ধন্যবাদ জনাইছোঁ। আপোনাৰ এই সত্ৰীয়া সংস্কৃতিৰ লগৰ যি যাত্ৰা, এই যাত্ৰা এনেদৰেই অব্যাহত থাকক।
1: ধন্যবাদ।
2: নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে আজিৰ এই নপ্ৰতিভা অনুষ্ঠানৰ পৰা মই কস্তুৰীমা দাসে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
3: ইমান পৰি শ্ৰোতাসকলে নপ্ৰতিভা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত আছিল উদীয়মান সত্ৰীয়া নৃত্যশিল্পী ভায়লিনা হাজৰিকা, আঁঠুৰিলে কস্তুৰীমা দাসে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো মূল অনুভৱৰ গীতৰ অনুষ্ঠানটি। বৰ্ফি। বৰ্ফি চিনেমাখন কেৱল এটা প্ৰেমৰ কাহিনী নহয়, ই নীৰৱতা, সহানুভূতি, বন্ধুত্ব আৰু নিস্বাৰ্থ প্ৰেমৰ এক সুকোমল অনুভৱ। চিনেমাখনে বুজায় যে প্ৰেম সদায় শব্দৰে প্ৰকাশ নহবও পাৰে। কেতিয়াবা এটা হাঁহি, এটা দৃষ্টি বা নিঃশব্দে কাষত থিয় হৈ থকাই গভীৰ অনুভৱৰ প্ৰকাশ কৰে।

বৰফি, ঝিলমিল আৰু শ্ৰুতিৰ জীৱনৰ মাজেৰে ছবিখনে দেখুৱাই যে শাৰীৰিক বা মানসিক সীমাবদ্ধতাই মানুহৰ মৰম, সপোন বা সুখৰ অধিকাৰ কমাই নিদিয়ে। চিনেমাখনৰ শেষত মনত এক মিঠা বিষাদ আৰু উষ্ণতা ৰৈ যায়। ই শিকায় যে প্ৰকৃত সুখ নিখুঁত জীৱনত নহয়, বৰঞ্চ যিজন মানুহে আমাক নিঃস্বাৰ্থভাৱে গ্ৰহণ কৰে তেওঁৰ সৈতে কটোৱা মুহূৰ্তবোৰতেই লুকাই থাকে। প্ৰিয় শ্ৰোতা, শুনাবলৈ লৈছো বৰফি ছবিখনৰ পৰা দুটি গীত।

ইমান পৰে শ্ৰোতাসকলে মোৰ অনুভৱৰ গীত অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই পপী মালাকাৰে আজিলৈ ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।

যুবক যুবতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক অপৰ্ণা দত্ত ঘোষৰ কণ্ঠৰ লোকগীত।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া শুনক ভজনৰ অনুষ্ঠান অনুষ্ঠানত পুনতে এয়া অনুপ জালুতা।

শ্রোতাসকলে ভজনৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী আশা ভোসলে।

0: ভজনৰ অনুষ্ঠানত সেয়া আছিল আশা ভোচলে। অনুষ্ঠানৰ শেষত আগবঢ়াইছো সোনু নিগমৰ কণ্ঠৰ এটি ভজন।
1: सिंह पे सवार अष्टभुजी माता वैष्णो देवी के

0: listening to a discussion on India-Japan Special Strategic Partnership and the road ahead. The participants were Gyaneshwar Mule, former ambassador, and Deeksha Saxena, Akashwani correspondent. This program was produced and presented by the News Services Division of Akashwani.
1: Spotlight.
2: মিডিয়াম ওভাৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিবেদন কৰিছো ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

প্ৰিয় শ্ৰোতা, আপোনালোক সকলোলৈকে প্ৰীতিৰ শুভেচ্ছা জনাই মাইক্ৰফোনৰ সন্মুখত মই শিখামণি দত্ত। শ্ৰোতা বন্ধু, কেইটামান মোৰ পচন্দৰ গীত শুনাবলৈ লৈছোঁ, কিন্তু গীতৰ মাজে মাজে আজি আপোনালোকৰ সৈতে ভগাই ল'ব খুজিছোঁ মিউজিক থেৰাপীৰ বিষয়ে কিছু কথা। বৰ্তমান সময়ৰ ব্যস্ততাপূৰ্ণ জীৱনশৈলীত মিউজিক থেৰাপীয়ে কিদৰে আমাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰে সেই বিষয়ে কিছু কথা। কিন্তু তাৰ আগতে ভূপেন হাজৰিকাৰ কণ্ঠত মোৰ পচন্দৰ এটি গীতৰ সৈতে একাত্ম হোৱা হওক।

ভূপেন হাজৰিকাৰ কণ্ঠত মোৰ প্ৰিয় গীত এটি শুনিলে। শ্ৰোতাবন্ধু, চৌষষ্ঠি কলাৰ ভিতৰত শ্ৰেষ্ঠতম কলাৰ আসনখন দিয়া হয় সংগীতক। কিয় দিয়া হয় ইয়াৰ ব্যাখ্যা আগনবঢ়ালেও হয়তো অধিকাংশ লোকেই এই কথাষাৰৰ মহত্ব দেহ আৰু মনৰ পৰা উপলব্ধি কৰিব পাৰে। সংগীত আমাৰ কাৰণে মনোৰঞ্জনৰ সৰ্বোত্তম আহিলাই নহয়, সংগীতে আমাৰ মনৰ লগতে শৰীৰকো গভীৰ প্ৰশান্তি প্ৰদান কৰে। সেয়েহে চিকিৎসা বিজ্ঞানে বিভিন্ন ধৰণৰ ৰোগ বা শাৰীৰিক মানসিক অসুস্থতা আঁতৰাবৰ কাৰণে সংগীতৰ ব্যৱহাৰক প্ৰাধান্য দিছে। সংগীতৰ জৰিয়তে আগবঢ়োৱা চিকিৎসা পদ্ধতিক কোৱা হয় মিউজিক থেৰাপি। এই বিষয়ে আৰু কিছু কথা পাতিম। এতিয়া শুনা হওক মোৰ পছন্দৰ অন্য এটি গীত মহালক্ষ্মী আয়াৰৰ কণ্ঠত।

মহালক্ষ্মী আয়াৰ কণ্ঠত মোৰ প্ৰিয় গীতটি শুনিলে। শ্ৰোতা বন্ধু, আমি কথা পাতি আছো মিউজিক থেৰাপীৰ বিষয়ে। ৰোগ নিৰাময়ৰ উপায় হিচাপে সংগীতৰ ব্যৱহাৰ অথবা প্ৰয়োগ প্ৰকৃতাৰ্থত হাজাৰ বছৰ পুৰণি যদিও প্ৰায় 100 বছৰ ধৰিহে সংগীতক চিকিৎসাৰ পদ্ধতিগত আহিলা হিচাপে গ্ৰহণ কৰি অহা দেখা গৈছে। বৰ্তমান সময়ত অৱশ্যে পৃথিৱীৰ প্ৰায় সকলো প্ৰখ্যাত বিশ্ববিদ্যালয়তে মিউজিক থেৰাপীৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে আৰু চিকিৎসা বিজ্ঞানত ৰোগ নিৰাময়ৰ মাধ্যম হিচাপে এই বিষয়টোৰ সম্পৰ্কত নানান চিন্তা চৰ্চা কৰি থকা হৈছে। কেনেকুৱা ধৰণৰ ৰোগ উপশমৰ ক্ষেত্ৰত মিউজিক থেৰাপী বিশেষভাৱে উপযোগী বাৰু? আজিকালি প্ৰায়বোৰ মানুহেই মানসিক চাপ, অৱসাদগ্ৰস্ততা আৰু একাকীত্বত ভোগা দেখা যায়। এই নকাৰাত্মক স্থিতিসমূহ দূৰ কৰিবৰ কাৰণে সংগীত হৈছে মহৌষধ। হতাশগ্ৰস্ততাৰ পৰা নিস্তাৰ পোৱাৰ মুখ্য উপায় হৈছে গীতৰ আশ্ৰয় লোৱা। এই সম্পৰ্কে আৰু কিছু কথা পাতিম, তাৰ আগতে শুনি লওঁ আহক লতা মংগেশকাৰৰ কণ্ঠত মোৰ প্ৰিয় এটি গীত।

লতা মঙ্গেশকৰৰ কণ্ঠত মোৰ প্ৰিয় গীতটি শুনিলে। শ্ৰোতাসকলে ৰামধেনু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, সংগীত হ'ল ব্যায়ামৰ নিচিনা। শ্বাস প্ৰশ্বাসৰ সমস্যা থকা ৰোগীৰ বাবে মিউজিক থেৰাপী অতি উত্তম, কাৰণ গীত গোৱাৰ ক্ষেত্ৰত শ্বাস প্ৰশ্বাস লয়বদ্ধ হ'ব লাগে। গতিকে এই ক্ষেত্ৰত সমস্যা থকা ৰোগীক ধীৰ গম্ভীৰ গীতৰ মাধ্যমেৰে এই সমস্যা দূৰ কৰিবলৈ যত্ন কৰা হয়। মানসিক বিকাৰগ্ৰস্ততাৰ বাবেও মিউজিক থেৰাপী অতিকে প্ৰয়োজন, কাৰণ মানসিক প্ৰতিবন্ধীসকলেও গীতৰ সুৰ, তাল আৰু লয়ৰ লগত শাৰীৰিক আৰু মানসিকভাৱে সংযোগ স্থাপন কৰিব পাৰে। অটিজিমত ভোগা ল'ৰা ছোৱালী, নানা ধৰণৰ বাধাগ্ৰস্ততাত ভোগা ল'ৰা ছোৱালী অথবা শিকন ক্ষমতা কম থকা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মিউজিক থেৰাপীৰ ব্যৱহাৰ

জুবিন গাৰ্গৰ কণ্ঠত মোৰ প্ৰিয় গীত এটি শুনিলে। শ্ৰোতা বন্ধু, আমাৰ মনলৈ প্ৰশ্ন আহে যে মিউজিক থেৰাপীৰ বাবে আমি কেনেধৰণৰ কাৰ্যকৰী ব্যৱস্থা হাতত ল'ম বা লোৱা উচিত। উদাহৰণস্বৰূপে গান গোৱা,

গান গোৱা বা ছিঙিঙক মেগাটনিক আখ্যা দিয়া হয়। মন বা পৰিস্থিতিৰ লগত মিলা গান গালে শৰীৰ মনৰ অৱসাদ দূৰ হয়, মুকলি অনুভৱ হয়, ৰোগীয়া শৰীৰটোত ই তাৎক্ষণিকভাৱে ক্ৰিয়া কৰে। আকৌ এবিধ বাদ্যযন্ত্ৰ বিশেষকৈ ড্ৰাম, পিয়ানো, গীটাৰ আদি বজোৱা বা শুনা কাৰ্যৰ লগত নিয়মিতভাৱে জড়িত হৈ বিভিন্ন শাৰীৰিক, মানসিক জটিল পৰিস্থিতিৰ পৰা উপশম পাব পাৰি। ঠিক তেনেকৈ নৃত্যও বহু পৰিমাণে শৰীৰ মন সুস্থ ৰখাত সহায় কৰে। আহকচোন এইখিনিতে মোৰ প্ৰিয় গীত এটি শুনো আৰু আশা কৰিম শ্ৰোতাবন্ধু আমি চলাই নিয়া কঠিন জীৱন সংগ্ৰামখনত সংগীতে ছটিয়াই দিয়ে এমুঠি স্নিগ্ধজনক। এই স্নিগ্ধজনাকত অৱগাহন কৰি আহকচোন সহজ কৰি তোলো আমাৰ জীৱন পথ। শুনাবলৈ লৈছো মহম্মদ ৰফিৰ কণ্ঠত অনুষ্ঠানৰ শেষৰটি গীত।

0: ৰামধেনু ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।
1: ধেনুৰে আকাশ বুকু বৰ্ণালি বৰ্ণালি
2: ৰামধেনু।
0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লৈছো ওস্তাদ বিসমিল্লা খানৰ চেন্নাই বাদন, ৰাগ মালকোষ।

শ্ৰোতাসকলে ওস্তাদ বিছমিল্লা খানৰ চেহনাই বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া সময় নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।